মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই প্ৰেৰণা খনিকৰ। মোৰ সৈতে এতিয়া ডিউটিমত আছে দেৱকুমাৰ সিং আৰু জ্যোতি হাজৰিকা। নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, শেখ আব্দুল্লা আহমেদ আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু আছিফ আহমেদ। অন্যান্য দায়িত্বত ডিউটিমৰ সহায়কাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

আজি বন্দনাত আপোনালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত কল্যাণী তালুকদাৰৰ কণ্ঠত, নাম বংশীধৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠত, চিয়া গীত বিনীতা ভূঞাৰ কণ্ঠত, টুকাৰী গীত নৃপেন চন্দ্ৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠত আৰু অনিমা গোহাঁইৰ কণ্ঠত ভজন শুনিলে।

মিডিয়ামভৰ 299.9 মিটাৰ আৰু 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান পৰিচিতি।

আজি পুৱা 6:15 নেও দাস মেধিৰ কণ্ঠত ভজন, 6:20 হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:55 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাত গীতিমালিকাৰ গীত অনুষ্ঠানত কণিকা ভট্টাচাৰ্য, পুলক বেনাৰ্জী, ডলি ঘোষ, সমৰ হাজৰিকা আৰু ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠত গীত শুনিবলৈ পাব। দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নগমী, তৰংগ, প্ৰাদেশিক সংগীত আৰু প্ৰীত লাৰী। বিয়লি 3:00 বজাত আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 বজাৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ যুৱবাণীৰ সোপান অনুষ্ঠানত ইভেণ্ট মেনেজমেণ্ট খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক বিষয়ত মহিলা উদ্যোগী কৌশিকী পাঠকৰ সৈতে শ্ৰুতি ডেকাৰ সাক্ষাৎকাৰ। তাৰোপৰি নিয়মীয়া অনুষ্ঠানৰ ভিতৰত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, মৌলিক ৰাভাৰ কণ্ঠ সংগীত আৰু জে এইচ ফ্ৰিডালিন আৰু সংগীতবৃন্দৰ কণ্ঠত জিকিৰ। নিশা 8:15 বজাত টুডে ইন পাৰ্লিয়ামেণ্ট, 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু আৰু নিশা 10:00 বজাত কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট। এয়া আছিল আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ ঘোষণা। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া দুটিমান অনুষ্ঠান সম্পৰ্কে। নিশা 9:30 বজাত সাহিত্যচোৰাৰ অনুষ্ঠানত প্ৰতিভা ভাগৱতীৰ গল্প আৰু ডঃ বিজয় শংকৰ বৰ্মনৰ কবিতা শুনিবলৈ পাব, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 বজাত আইডৰ বোলনি অনুষ্ঠানৰ লগ পাওঁ আহক শিতানত বিজ্ঞানী গৱেষক ডঃ সংগীতা গোস্বামীৰ সৈতে নিৰ্ভাৰণী ৰয়ৰ সাক্ষাৎকাৰ। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বৰ্মাই। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত জ্যোতিচিত্ৰবন সৃষ্টিৰ এক অনন্য যাত্ৰা শীৰ্ষক এই অনুষ্ঠানটি আগবঢ়াব শ্ৰুতি ডেকা আৰু স্বাস্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত কণিকা ভট্টাচাৰ্যৰ কণ্ঠত আধুনিক গীত। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয় মীন পানলত মাছ পোনাৰ গুণগত মানৰ গুৰুত্ব, আলোচনাত অংশ ল'ব অনুশ্ৰী দাস আৰু সাগৰিকা নাথে, প্ৰযোজনা উৎপল বৰাৰ। সেয়া আছিল আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ঘোষণা। অনুষ্ঠান পৰিচিতি ইমানেই।

নিৰুদাস মেধিৰ কণ্ঠত ভজন্তী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ এয়া লোকগীত আগবঢ়াইছো হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠত।

হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জহা প্যাৰ মিলে ছবিখনৰ এটি গীত। গীতৰ কথা ফাৰুক কেছৰৰ, সংগীত শংকৰ জয়কিষণৰ। গীতি শুনোৱা হওক শাৰদাৰ কণ্ঠত।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠৰে টিকেট, আনন্দ বক্সীয়ে লিখা আৰু ৰাজেশ ৰোশনৰ সংগীতেৰে এইবাৰৰ গীতটি শুনোৱা হওক জুলি ছবিখনৰ পৰা।

অনুষ্ঠানত এইবাৰৰ শিল্পী লতা মংগেশকৰ। শিল্পী কণ্ঠত এইবাৰ শুনাবলৈ লৈছো গুমনাম ছবিৰ এটি গীত। গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত শংকৰ জয়কিষণৰ।

0: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এটিকেট। শিল্পীদৰ কণ্ঠৰ গীতটি লিখিছে আনন্দ বক্সীয়ে, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ। গীতটি শুনোৱা হওক আন মিলো সজনা ছবিখনৰ পৰা।
1: তো হম চলতে হ্যাঁ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মজৰুহৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ। গীতটি শুনোৱা হওক অনামিকা ছবিখনৰ পৰা।

মধুবন অনুষ্ঠানত এইবাৰৰ শিল্পী আশা ভোসলে। শিল্পীৰ কণ্ঠত তিশ্ৰী মঞ্জিল ছবিখনৰ পৰা এটি গীত শুনোৱা হওক। গীতৰ কথা মজৰু চুলতানপুৰীৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।

কাৰিকৰী বিজুতিৰ বাবে গীতটি শুনাব পৰা নগ'ল, তাৰ বাবে আমি দুঃখিত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ, শিল্পীৰ ছবিখনৰ গীতটিকে শুনোৱা হওক কিশোৰ কুমাৰৰ কণ্ঠত।

মধুবন অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক হৰ্ষৰাজ জয়পুৰীৰ কথা আৰু শংকৰ জয়কিষাণৰ সংগীতেৰে লতা মংগেশকৰৰ কণ্ঠত লাভ ইন টকিঅ' ছবিখনৰ এই গীতটি।

0: মধুবন পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমত বান প্ৰভাৱিত জিলাৰ সংখ্যা 10লৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক প্ৰহসন বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি পুৱা 10 বজাত দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। ভূপালত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ, বিশ্বনাথ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতি জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক সম্পূৰ্ণ প্ৰহসন বুলি অভিহিত কৰি কৈছে যে এনে কাৰ্যপন্থাই বাস্তৱক লুকুৱাব নোৱাৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে প্ৰকৃত সত্য হৈছে ৰাজহুৱা প্ৰতিবাদ আৰু পাকিস্তানী বাহিনীৰ দ্বাৰা নিৰ্বিচাৰ হত্যাকাণ্ড। তেওঁ কয় যে চলিত বৰ্ষৰ জুনৰ পৰা অব্যাহত থকা অভিযানত কমেও 90জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে পাকিস্তানী জনসাধাৰণৰ অসন্তুষ্টিৰ উত্তৰ গুলী, ব্লেকআউট, ভয় ভাবুকি আৰু দমনেৰে দিছে আৰু এতিয়া স্থূল নিৰ্বাচনী কচৰতৰ জৰিয়তে বৈধতা প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে। তেওঁ লগতে কয় যে এই বিষয়বোৰত পাকিস্তানক জবাবদিহি কৰিব লাগিব আৰু মানৱ অধিকাৰ সন্দৰ্ভত পাকিস্তানৰ ভণ্ডামী ভৰা নীতি কথাৰ আঁৰৰ সত্য বিশ্বই বুজি পাব লাগিব।
2: This so-called local election in Pakistan occupied Kashmir is a complete farce. The real happening is that of public protests and wanton killings by Pakistani forces. Such hollow exercises cannot hide reality. Since June this year, at least 90 civilians have lost their lives in the continuing crackdown. Many more have been injured. As you have seen, the Pakistani establishment has answered public discontent with bullets, blackouts, intimidation and repression and now seeks to manufacture legitimacy.
1: ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই মুম্বাইৰ শেহতীয়া ৰেপ ৰেট সম্পৰ্কীয় সিদ্ধান্ত পুৱা 10 বজাত সদৰি কৰিব। উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ 3দিনীয়া বৈঠক সোমবাৰে আৰম্ভ হয়। সাম্প্ৰতিক সময়ৰ ভূ ৰাজনৈতিক উত্তেজনা আৰু আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ কঠোৰ মুদ্ৰানীতিৰ মাজতে এই নীতিগত সিদ্ধান্ত অত্যন্ত গুৰুত্বপূৰ্ণ সময়ত গ্ৰহণ কৰা হৈছে। আৰ বি আইয়ে কৰ ৰেপ ৰেট অপৰিৱৰ্তিতভাৱে 5.25% ৰখাৰ সম্ভাৱনা আছে। অৰ্থাৎ 6জনীয়া মুদ্ৰানীতি সমিতিয়ে নিৰপেক্ষ

স্থিতি অক্ষুণ্ণ ৰাখিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৰেপ' ৰেট হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকক ঋণ দিয়াৰ সময়ত লোৱা সুতৰ মাচুল। ৰিজাৰ্ভ বেংকে সমীক্ষাত ভাৰতীয় অৰ্থনীতিক প্ৰভাৱান্বিত কৰিব পৰা মুদ্ৰাস্ফীতিৰ সংকট, খাৰুৱা তেলৰ মূল্য আৰু বিশ্বৰ ভূ ৰাজনৈতিক অনিশ্চয়তাৰ বিষয়ে উল্লেখ কৰাৰ সম্ভাৱনা আছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা 16 আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈও জনসাধাৰণক আহান জনোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভূপালত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব। ব্ৰিক্ছ 2026ৰ অধ্যক্ষ হিচাপে ভাৰতে এই দুদিনীয়া বৈঠকৰ আয়োজন কৰিছে। সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সাংস্কৃতিক সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে সদস্য ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে গুৰুত্বপূৰ্ণ বিষয়সমূহত সহমত গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব। বৈঠকত সৃষ্টিশীল অৰ্থনীতি, সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগ, কপিৰাইট আৰু কৃত্ৰিম বুদ্ধিমত্তা বিষয়ত বিশেষ আলোচনা কৰা হ'ব। সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু সাংস্কৃতিক সম্পত্তি ঘূৰাই অনা তথা সংস্কৃতি, জলবায়ু আৰু বহনক্ষম উন্নয়ন বিষয় দুটাইও আলোচনাত আগস্থান পাব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ব্ৰিক্ছৰ অধ্যক্ষতাৰ সময়ছোৱাত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰা আৰু সংস্কৃতিৰ জৰিয়তে সৰ্বাত্মক তথা বহনক্ষম বিকাশৰ পোষকতাৰ বাবে থকা ভাৰতৰ প্ৰতিশ্ৰুতিক এই বৈঠকে প্ৰতিফলিত কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। ভাৰতে দেশৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ MSV ফয়িজ নুৰী আলিয়াৰ ওপৰত কালি য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণৰ ঘটনা গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে জাহাজখনত থকা 13 গৰাকী ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হৈছে। ৰিয়াদত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু জাহাজখনৰ বাকী কৰ্মীসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে য়েমেনৰ কৰ্তৃপক্ষৰ সৈতে তৎপৰতাৰে কাম কৰি আছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে য়েমেনৰ কৰ্তৃপক্ষক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। অঞ্চলটোত বাণিজ্যিক জাহাজৰ ওপৰত নিয়মীয়াভাৱে হৈ থকা আক্ৰমণৰ ঘটনাসমূহ উদ্বেগজনক বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কয় যে অঞ্চলটোত বাণিজ্যিক জাহাজসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ঘটনা সমাপ্ত হোৱা উচিত। আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথেৰে জাহাজসমূহৰ মুক্ত তথা বাধাহীন যাত্ৰা যথাশীঘ্ৰে পুনৰ আৰম্ভ হোৱা উচিত বুলি মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে। ইৰাণ আৰু ওমানৰ মাজত হৰ্মুজ প্ৰণালী সম্পৰ্কীয় আলোচনাই নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি ইৰাণৰ এজন শীৰ্ষ বিষয়াই দেশখনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিৰ আগত প্ৰকাশ কৰিছে। ইৰাণৰ চৰকাৰী টেলিভিছনে কালি প্ৰকাশ কৰা অনুসৰি হৰ্মুজ প্ৰণালীক লৈ ইৰাণ ওমানৰ আলোচনা অব্যাহত থকাটোৱে তেহৰাণৰ কূটনৈতিক সংযোগক প্ৰতীয়মান কৰে। বিষয়াগৰাকীয়ে কয় যে আমেৰিকাই হস্তক্ষেপ বন্ধ কৰিলে হৰ্মুজ প্ৰণালী সন্দৰ্ভত ওমানৰ সৈতে হোৱা বুজাবুজি সঠিক পৰ্যায়ত আছে। ইৰাণৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিগৰাকীয়ে জনোৱা মতে ইন্ধন সৰবৰাহৰ কৌশলগত সংকীৰ্ণ জলপথেৰে জাহাজৰ যাত্ৰা সুৰক্ষিত কৰাৰ বাবে নতুন কৰিডৰ ব্যৱহাৰ বিষয়ত আলোচনা চলি আছে। পশ্চিম এছিয়াত দ্ৰুতভাৱে পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে এই কথা গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা 7 আগষ্টৰ পৰা কলম্বোত এখন 4-দিনীয়া প্ৰস্তুতি খেলত অংশ ল'ব। শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 15-19 আগষ্টলৈ খেলোৱা হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল সিংহলী স্পৰ্ট ক্লাবৰ খেলপথাৰত 23-27 আগষ্টলৈ খেলোৱা হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত হোৱা বাওঁ আঁঠুৰ আঘাতৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে উপশম নোহোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ তাৰকা খেলুৱৈ জছপ্ৰীত বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোৰ পৰা আঁতৰাই ৰখা হৈছে। খেলুৱৈগৰাকীৰ স্থানত পুৰুষৰ নিৰ্বাচক কমিটীয়ে আকিব নবীক দলত স্থান দিছে। 2025-27 ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজিত এই শৃংখলাটোত শুভমন গিলে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। অসমৰ বান প্ৰভাৱিত জিলাৰ সংখ্যা 10লৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব।

ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক প্ৰহসন বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি পুৱা 10 বজাত দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। ভূপালত আজিৰ পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সুৰ প্ৰণৱীৰাম বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কৃষ্ণমণি চুতীয়া আৰু জুৰিমণি বৰাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা দুলুমণি শইকীয়াৰ।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰৰ শিল্পী ৰুমি গোস্বামী। শিল্পী কণ্ঠৰ গীতটি লিখিছে নিতুমণি চেতিয়াই, সুৰ কৰিছে হীৰেণ গোহাঁয়ে।

আধুনিকীতৰ অনুষ্ঠানৰ শেষত এবাৰ শুনাবলৈ লৈছো ভাস্কৰ জ্যোতি আচাৰ্যৰ কণ্ঠ এটি গীত, গীতৰ কথা নীলমণি ফুকনৰ, সংগীত মৃদুল নাথৰ।

আধুনিক গীতৰ অনুষ্ঠানটি এতিয়ালৈ ইমানতে অন্ত পৰিল। আধুনিক গীত পুনৰ শুনিবলৈ পাব পুৱা 8:40 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগতে 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগতে 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 31 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nrf.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰচাৰিত ইংৰাজীত বাতৰি।

0: বলে বাবা,
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰ, 365 গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি 2য় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি নৈৰ মথাউৰি প্ৰত্যক্ষ কৰে। তেওঁ বিভাগীয় অভিযন্তাসকলক শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকে কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যি এটা ভয় হৈছে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহ'লে যাই কি নহওক সেইটো হোৱা কথাটো হৈ গ'ল। এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। মই আহিছোঁ আৰু এইকেইদিন মই নাছিলো যদিও বানপানী বহুত ক্ষতি হৈছে, ক্ষতিগ্ৰস্ত হৈছে। আমি অলপ ঘৰ পৰা কৰি আছিলোঁ, আজি আহিছোঁ। আজি আহি স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ। স্থানীয় ৰাইজৰ মনত শংকা কেউ যোৱা নাই। পৰহি ৰাতি খুবেই চিন্তিত হৈছিলে, মই সেইকাৰণে উজাগৰি আছোঁ ৰাতিকৈ।
1: উজনি অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা কালি অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হ'ব। শেহতীয়া বানত ক্ষতিগ্ৰস্ত উজনি অসমৰ কেইবাখনো জিলাৰ শিক্ষাৰ্থীৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে বিদ্যালয়খনৰ উপাচাৰ্যক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস, ছাত্ৰী নিবাসত বিশেষ ভিত্তিত আসন প্ৰদান কৰাৰ ব্যৱস্থা, বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন অধ্যয়ন কেন্দ্ৰত নামভৰ্তিৰ মাচুল 2টা কিস্তিত পৰিশোধ কৰাৰ বিশেষ সুবিধা, শিক্ষাৰ্থীসকলৰ শিক্ষাগত নথি পত্ৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পুনৰ প্ৰদানৰ বিশেষ ব্যৱস্থা বা পৰ্টেল মুকলি কৰাৰ দাবী জনায়। লগতে কাইলৈৰ পৰা হ'বলগীয়া নিয়মীয়া পাঠদান প্ৰক্ৰিয়াত উপস্থিত থাকিব নোৱাৰা শিক্ষাৰ্থীসকলৰ কাৰণে শৈক্ষিক কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই শিথিলতা প্ৰদৰ্শন কৰাৰ বাবেও ছাত্ৰ সংগঠনটোৱে অনুৰোধ জনায়। যোৰহাট আৱৰ্ত ভৱনত যোৱা নিশা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগৰ সভাপতিত্বত হোৱা পৰ্যালোচনা বৈঠকত জিলাখনৰ বিদ্যালয়সমূহত বানৰ প্ৰভাৱত হোৱা প্ৰভাৱৰ মূল্যায়ন কৰা হয়। শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত মন্ত্ৰী ডঃ পেগুৱে জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষক তথ্যভিত্তিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰতিবেদনৰ ভিত্তিতে পুনৰুদ্ধাৰৰ কাম কাজ ক্ষিপ্ৰতাৰে কৰা হ'ব। এই বৈঠকতে শিক্ষামন্ত্ৰীয়ে প্ৰয়োজন অনুসৰি বিদ্যালয়সমূহত শিক্ষক নিযুক্তি সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত যোৰহাট, মৰিয়নী, তিতাবৰ, টিয়ক আদি সমষ্টিৰ বিধায়কৰ লগতে যোৰহাটৰ জিলা আয়ুক্ত, টিয়কৰ সমজিলা আয়ুক্ত তথা অতিৰিক্ত জিলা আয়ুক্ত আদিকে ধৰি বিদ্যালয়সমূহৰ পৰিদৰ্শকসকল উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
0: यार सच बताऊं, अभी तो गर्मियां शुरू हुई है और साथ 7,000 रुपए का बिजली बिल भी आने लगा। वाइफ कब से बोल रही है सोलर पैनल लगवाने के लिए, बोलती है सरकार सब्सिडी भी दे रही है। मैंने जिनको पूछा सबका बिजली बिल जीरो आ रहा है, इस बार तो लगवा ही देता हूँ। जब बिजली मुफ्त मिलती है तो ले क्यों नहीं रहे भाई, आप भी लगवा ही दो। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
3: क्या आप परेशानियों से घिरे हैं, मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुनीश शर्मा। मुख्य समाचार। लाल सागर में यमन तट के पास हमले के बाद भारतीय ध्वज वाला जहाज डूबा, सभी 13 भारतीय नाविक सुरक्षित, भारत ने हमले की कड़ी निंदा की। भारतीय रिजर्व बैंक आज द्विमासिक मौद्रिक नीति समीक्षा की घोषणा करेगा। सर्वोच्च न्यायालय ने रिजर्व बैंक को फर्जी और साइबर धोखाधड़ी से जुड़े बैंक खातों से निपटने के लिए मानक संचालन प्रक्रिया तैयार करने के निर्देश दिए। नीट यूजीसी काउंसलिंग के पहले चरण के लिए ऑनलाइन पंजीकरण आज से। मौसम विभाग ने असम और मेघालय में आज मूसलाधार वर्षा का रेड अलर्ट जारी किया है और विश्व बैडमिंटन चैंपियनशिप में पीवी सिंधु को नवी वरीयता मिली। सात्विक साईराज रंकी रेड्डी और चिराग शेट्टी को 5वीं वरीयता। और अब समाचार विस्तार से। भारतीय ध्वज वाला वाणिज्यिक पोत एमएसवी फैज नूरे औलैया कल यमन तट के पास हमले के बाद लाल सागर में डूब गया। पोत पर सवार सभी 14 नाविकों को सुरक्षित बचा लिया गया। हमारी संवाददाता ने बताया है कि इनमें से 13 भारतीय थे।
5: भारतीय ध्वज वाला यह वाणिज्यिक पोत सऊदी अरब से तेल लेकर आ रहा था। पत्तन पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल ने बताया, यमन के जल क्षेत्र के पास मिसाइल हमले के बाद पोत लाल सागर में डूब गया। श्री सोनोवाल ने कहा कि भारत इस अकारण हमले की कड़ी निंदा करता है और हमारे लोगों की सुरक्षा देश की सर्वोच्च प्राथमिकता है। विदेश मंत्रालय ने कहा कि क्षेत्र में वाणिज्यिक जहाजों पर हमले की लगातार घटनाएं चिंताजनक है। क्षेत्र में वाणिज्यिक जहाजों को निशाना बना आया जाना बंद होना चाहिए और क्षेत्र के अंतर्राष्ट्रीय जलमार्गों के माध्यम से निर्बाध नौवहन और व्यापार शीघ्र बहाल किया जाना चाहिए। मंत्रालय ने बताया कि रियाद में भारतीय दूतावास स्थिति पर बारीकी से नजर रख रहा है। अनुपम की रिपोर्ट के साथ समाचार कक्ष से जया भारती।
4: भारत ने पाकिस्तान के कब्जे वाले जम्मू कश्मीर में कथित स्थानीय चुनाव को पूरी तरह दिखावा बताया है और कहा है कि इससे सच्चाई छिप नहीं सकती। विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने नई दिल्ली में संवाददाताओं से कहा कि विरोध प्रदर्शन और पाकिस्तानी सैनिकों की हिंसा ही वहां की वास्तविकता है।
6: इस वर्ष जून से अब तक वहाँ जन प्रदर्शन जो चल रहा है उसमें 90 लोग मारे गए हैं और कई अन्य घायल हुए हैं। पाकिस्तान की सत्ता व्यवस्था ने जनता के असंतोष का जवाब गोली से, संचार बंदी से, धमकी से और दमन से दिया है। इसके लिए उसे जवाबदेह ठहराया जाना चाहिए और विश्व समुदाय को मानव अधिकारों पर पाकिस्तान के पाखंडपूर्ण उपदेशों के इस खोखले मुखौटे के पार वास्तविकता को देखना चाहिए।
4: श्री जायसवाल ने यह भी बताया कि अगले महीने 12 और 13 तारीख को भारत की मेजबानी में दिल्ली में होने वाले ब्रिक्स शिखर सम्मेलन के लिए बिम्स्टेक के वर्तमान अध्यक्ष के रूप में बांग्लादेश के प्रधानमंत्री तारिक रहमान को आमंत्रित किया गया है। भारत इस साल ब्रिक्स संगठन के अध्यक्ष के रूप में ब्रिक्स संस्कृति कार्य समूह की तीसरी बैठक की मेजबानी करेगा। हमारे संवाददाता ने बताया है कि यह बैठक आज और कल भोपाल में आयोजित होगी।
7: भोपाल में आज से ब्रिक्स देशों की बड़ी सांस्कृतिक बैठक शुरू हो रही है। भारत की ब्रिक्स अध्यक्षता के तहत ये आयोजन 8 अगस्त तक चलेगा। इसमें ब्रिक्स संस्कृति कार्य समूह और संस्कृति मंत्रियों की बैठकें होंगी। इसके चलते भोपाल को ग्लोबल इन्वेस्टर्स समिट की तरह सजाया गया है। इस आयोजन से सांस्कृतिक संवाद बढ़ेगा और सदस्य देशों के बीच सहयोग मजबूत होगा। पहले

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠান প্ৰথমে শুনাবলৈ লৈছো প্ৰাঞ্জল শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা প্ৰভাত চৌধুৰীৰ, সুৰ আনন্দ নাৰায়ণ দেৱৰ।

আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

অপর্ণা চৌধুরীর কণ্ঠৰ ভিত্তি খুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ এতিয়ালৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৯ বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ সাম্প্ৰতিক বানত 89গৰাকী লোকৰ প্ৰাণহানি, ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক, ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76সংখ্যক পুণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন, আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি 10,000 বীৰ সেনানীলৈ শ্ৰদ্ধা নিবেদন আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দল দেশখনত উপস্থিত। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। শিৱসাগৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাশন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যাপ্ত নলা নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে নগৰখনত আবদ্ধ পানীখিনি উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে স্থায়ীভাৱে বান সমস্যা সমাধান সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হ'ব।
1: আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায়, দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায়। ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই, তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই। কেনেকে পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম, আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। যেনেকুৱা বিদ্যালয় ক্ষতি হৈছে আমি নতুনকৈ ঠিক ঠাক কৰি দিম। ওচৰৰ য'ত বৰ্তমান 2-1খন স্কুল একেলগে ক্লাব কৰি আৰম্ভ কৰিব লাগিব যেতিয়ালৈকে পানীখিনি ওলাই নাযায়। বহুতখিনি এৰিয়াৰ পৰা অলৰেডি পানী ওলাই গৈছে, গতিকে তাতটো খুলিব পাৰিব। য'ত পানী আছে তাত আমি কিবা বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব।
0: শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই যোৱা 19 জুলাইৰ পৰা শিৱসাগৰত বাহৰ পাতি বান ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। কালি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইৰ সৈতে জিলাখনৰ পানবেচাত বান পৰিস্থিতিৰ বুজ লয়। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি নৈৰ মথাউৰি প্ৰত্যক্ষ কৰে। তেওঁ বিভাগীয় অভিযন্তাসকলক শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী
2: টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকে কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহলে এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ, স্থানীয় ৰাইজৰ মনত শংকা এতিয়াও যোৱা নাই। ইয়াত আমাৰ প্ৰশাসনৰ মানুহ, ৱাটাৰ ৰিচোৰ্চৰ মানুহ তেওঁলোকে থাকিলে, তেওঁলোকে কৈছে যে পানী পূৰ্বতে কমিছে, নেপুৰ পানী দিয়াৰ হেৰি দিয়াৰ ফলত আৰু অন্যান্য এনেও বাঢ়ে, ব্ৰহ্মপুত্ৰ বাঢ়িলে।
0: উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা কালি অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত আশ্ৰয় শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ ঠাইলৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাঁৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। গুৱাহাটীত যোৱা নিশা অহা ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। বৰষুণৰ মাজতে খানাপাৰাত পথৰ ওপৰতে প্ৰকাণ্ড গছ বাগৰি পৰাত অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখৰ পথছোৱা আৰু জি এছ ৰোডৰ মাজত যাতায়াত ব্যাহত হোৱাৰ লগতে গছ পৰি বৈদ্যুতিক তাঁৰ ছিগি যোৱাত অঞ্চলটোৰে বিদ্যুৎ সেৱা বন্ধ হৈ পৰে। ঘটনাস্থলীত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দল উপস্থিত হৈ নিশাৰ ভাগত পথৰৰ পৰা গছ আঁতৰাই পথছোৱা মুকলি কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বিভাগৰ আয়ুক্ত সচিব, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, লোক নিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা মূল্যায়ন কৰে। গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা ছুপাৰ চাকাৰ যন্ত্ৰৰ ফলপ্ৰসূ ব্যৱহাৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টসমূহৰ পুনৰ নিৰ্মাণ, নলা নৰ্দমা পৰিষ্কাৰকৰণ আৰু বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক প্ৰতিবছৰে বাৰিষাৰ আগতে মহানগৰীখনৰ নলা নৰ্দমা বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ নিশ্চিত পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাক সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহান জনায়। যোৰহাট আৱৰ্ত ভৱনত যোৱা নিশা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ সভাপতিত্বত হোৱা পৰ্যালোচনা বৈঠকত জিলাখনৰ বিদ্যালয়সমূহত বানৰ ফলত হোৱা ক্ষয় ক্ষতি মূল্যায়ন কৰা হয়। শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষক তথ্যভিত্তিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰতিবেদনৰ ভিত্তিত বিদ্যালয়সমূহৰ পুনৰুদ্ধাৰৰ কাম কাজ ক্ষিপ্ৰতাৰে কৰা হ'ব। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
3: জিলাখনৰ প্ৰায় 1232খন বিদ্যালয়, তাৰ ভিতৰত 545খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যালয়সমূহৰ ক্ষতিগ্ৰস্ত হোৱাৰ তাৰ মাত্ৰা বা পৰিমাণ বেলেগ বেলেগ। এই গোটেইখিনি প্ৰতিবেদন লোৱাৰ পাছত বিদ্যালয়সমূহৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে পাঠ্যপুথি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে, যি ইউনিফৰ্মৰ কাৰণে যি পইচা, সেই পইচা আমাৰ বিদ্যালয়সমূহৰ যি এছ এম চি কমিটিলৈ হস্তান্তৰ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক ৰেষ্টৰেশ্যনৰ কাৰণে 2,00,000 টকা দিব। ডিষ্ট্ৰিক্ট এছেছমেণ্ট কৰা হৈছে যে পুনৰ বিদ্যালয়সমূহত পাঠদান কৰিব পৰাকৈ সকলো আন্তঃগাঁথনিৰ ব্যৱস্থা, আচবাব, এইখিনি ৰেষ্টৰ কৰাৰ কাৰণে আমি স্কুল স্পেচিফিক ৰিপৰ্ট বিচাৰিছোঁ।
0: ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্যতিথি উপলক্ষে দিয়া বাৰ্তাত কয় যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এইগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। আজি আলাবৈ ৰণৰ স্মৃতি দিৱস। 1669 চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈ ৰণত অসমৰ 10,000 সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণৰ স্মৃতি দিৱস পালন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে 10,000 বীৰ অসমীয়া সেনানীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে 10,000 শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই আলাবৈ স্মৃতিসৌধ নিৰ্মাণৰ পদক্ষেপ লৈছে আৰু এই কাম পূৰ্ণগতিত চলি আছে। অহা 10 আগষ্টৰ পৰা ৰাজ্যৰ 33,000 সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্যযুক্ত মচুৰি দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি অন্ন সেৱা যোজনাৰ অধীনত এই সামগ্ৰীসমূহ নিৰ্ধাৰিত সময়ত প্ৰদানৰ ব্যৱস্থা পৰ্যালোচনা কৰে। দিছপুৰত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সামগ্ৰীসমূহ নিৰ্দিষ্ট সময়ত যথাস্থানত যোগান ধৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উদ্যোগত খাদ্য সামগ্ৰী সংৰক্ষণ কৰাটো সম্ভৱ নোহোৱাৰ বাবে ভাৰতীয় খাদ্য নিগমৰ শিৱসাগৰস্থিত গুদামৰ স্থান ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি পৰিবহণ

0: মজুতকৰণ আৰু বিতৰণ ব্যৱস্থাৰ কোনোধৰণৰ বিঘিনি নোহোৱাকৈ সম্পন্ন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত শুক্লাইত কালি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। চাহপাত কঢ়িয়াই নিয়া বাহনৰ সৈতে মটৰ চাইকেলৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুৰ্ঘটনাত নিহত যুৱকজন ডিব্ৰুগড়ৰ সুনীল দাস আৰু আহত যুৱকজন নালাপাৰাৰ ৰক্তিম কলিতা বুলি জানিব পৰা গৈছে। ভাৰতীয় ক্ৰিকেট দল শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা 7 আগষ্টৰ পৰা কলম্বোত এখন 4-দিনীয়া প্ৰস্তুতি খেলত অংশ ল'ব। শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 15-19 আগষ্টলৈ খেলোৱা হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল সিংহলি স্পৰ্টছ ক্লাবৰ খেলপথাৰত 23-27 আগষ্টলৈ অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিতা নিডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই উজনি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ লগতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী উজনি অসম ভ্ৰমণৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বান সমস্যা সমাধানৰ বাবে বৈজ্ঞানিক অধ্যয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। বৰষুণৰ বাবে গুৱাহাটী পুনৰ কৃত্ৰিম বানৰ কবলত পৰাৰ বাতৰিটোকো কাকতখনে প্ৰথম পৃষ্ঠাত ঠাই দিছে। দৈনিক জনভূমি কাকতে বানৰ খবৰৰ লগতে নগাঁৱৰ চি আৰ পি এফ কেম্পত দুগৰাকী জোৱানক সতীৰ্থ জোৱানে হত্যা কৰি পাছত আত্মহত্যা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। এই একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। কাকতখনে লগতে উজনিৰ সাম্প্ৰতিক বানৰ বাতৰিটো শিৱসাগৰত পুনৰ জলবন্দী হেজাৰ হেজাৰ লোক শিৰোনামেৰে প্ৰকাশ কৰিছে। নাগালেণ্ডত চলি থকা খনন কাৰ্য অসমে বন্ধ কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ বাবে নিপকৈ এৰি দিয়া অতিৰিক্ত পানীৰ ফলত লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়াত বানৰ সতৰ্কতা জাৰি কৰাৰ বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ বাতৰিৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসম ভ্ৰমণৰ খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান সাহায্যক লৈ ৰাজনীতি নকৰিবলৈ আলফা স্বাধীনে আহান জনোৱাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে অসমতো চিজেপিৰ সদস্যভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়ে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ বাতৰি হিচাপে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে উজনি অসমৰ ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীয়ে বানত মৃত লোকৰ আত্মীয়লৈ 5,00,000 টকাকৈ আগবঢ়োৱাৰ বাতৰিটো প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: তাৰকা টেনিছ খেলুৱৈ তথা অলিম্পিক চেম্পিয়ন ছেৰেনা উইলিয়ামছ আৰু ভেনাছ উইলিয়ামছে চলিত বৰ্ষৰ চিনচিনাটি অপেন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছত ৱাইল্ড কাৰ্ড লাভ কৰিছে। প্ৰতিযোগিতাখন অহা 11-23 আগষ্টলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅত অনুষ্ঠিত হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাজ্যৰ সাম্প্ৰতিক বানত 89 গৰাকী লোকৰ প্ৰাণহানি। ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি। ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন। আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি 10,000 বীৰ সেনানীলৈ শ্ৰদ্ধা নিবেদন। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দল দেশখনত উপস্থিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো ৰূপালী ঢৌ। আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো জুবিন গাৰ্গ আৰু পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীতেৰে। গীতটি শুনোৱা হওক গানে কিয়ানে ছবিখনৰ পৰা।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দেলহি ছিক্স ছবিৰ টিকেট গীতৰ কথা প্ৰসূন যোশীৰ সংগীত এ আৰ ৰহমানৰ গীতটি শুনোৱা হওক মোহিত চৌহানৰ কণ্ঠত।

ৰূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী অভিজিত আৰু সুনিধি চৌহান। ছবি গেংষ্টাৰ।

দীনবন্ধু ছবিখনৰ পৰা এইবাৰ শুনাবলৈ লৈছো ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা আৰু জুবিন গাৰ্গৰ সংগীতেৰে অনিন্দিতা পালৰ কণ্ঠত এই গীতটি।

ৰূপালী ধোঁৱা অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো নিউয়ৰ্ক ছবিখনৰ এটি গীত। গীতৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ, সংগীত প্ৰীতমৰ। গীতটি শুনোৱা হওক মোহিত চৌহানৰ কণ্ঠত।

ৰূপালী ধৌ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হ'ল আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই প্ৰেৰণাই এতিয়ালৈ বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মোৰ প্ৰেৰণা, মোৰ সৈতে এতিয়া ডিউটি ৰুমত আছে সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, পম্পা চান্দা, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, মিতুল গগৈ আৰু মৃগাংক কৃষ্ণত্ৰেয়। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো গীতিমালিকাৰ গীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো পুলব বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা তফজ্জুল আলীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুষ্ঠানত এইবাৰৰ শিল্পী ৰুণুমী ফুকন। শিল্পীৰ কণ্ঠৰ গীতটি লিখিছে তফজ্জুল আলীয়ে, প্ৰযোজনা কৰিছে কিশোৰ দাসে।

গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ডলি ঘোষৰ কণ্ঠৰীতি গীত। গীতৰ কথা তফচ্চু লালীৰ, প্ৰযোজনা উৎপল বৰাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠৰীতি গীত। গীতটি লিখিছে গীতাঞ্জলি মহন্তই, প্ৰযোজনা পিটাৰ জোচেফৰ।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 12 বজাত হিন্দীত বাতৰি, 12:05 ইংৰাজীত বাতৰি আৰু 12:10ৰ পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ। भारतीय रिजर्व बैंक आरबीआई ने रेपो दर को 5.25% पर बरकरार रखा है। मौद्रिक नीति समिति के फैसले की घोषणा करते हुए आरबीआई गवर्नर संजय मल्होत्रा ने कहा है कि देश की

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ।

সত্যনাথ বৰাই কৈছিল, চৰিত্ৰবান মানুহ পবিত্ৰ জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে।

জে এইচ ফেডেলিন আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ শুনিবলৈ পাব 6:30, 7:20 নিবেদন কৰা হ'ব দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠানটি, 7:30 শুনিবলৈ পাব বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আজিৰ অনুষ্ঠানৰ বিষয় ইভেণ্ট মেনেজমেণ্ট খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা। অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব কৌশিকী পাঠক। অনুষ্ঠানটি ৰাত ধৰিব শ্ৰুতি ডেকাই। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানো শুনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 শুনিবলৈ পাব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব লোকগীতৰ অনুষ্ঠানটি। আধুনিক গীত শুনিবলৈ পাব 6:30।

7:20 নিবেদন কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যশিল্পী সেউজপ্ৰিয়া বৰঠাকুৰ। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো কুছ কুছ হোতা হে ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো কুছ কুছ হোতা হে ছবিখনৰ পৰাই কুমাৰ চানু আৰু আলকা য়াগ্নিকৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে, কুচ কুচ হোতা হে ছবিখনৰ পৰা গীত শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ফানাহ ছবিখনৰ পৰা সোনু নিগম আৰু সুনিধি চৌহানৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে ফানা ছবিখনৰ পৰা সান আৰু কৈলাশ খেৰৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো কভি খুশি কভি গম ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তি, অলকা য়াগ্নিক, অমিত কুমাৰ, উদিত নাৰায়ণ আৰু সোনু নিগমৰ কণ্ঠত এই সুমধুৰ গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত MBA বা PGDM

0: টকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,000 টকাৰ পৰা 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, প্ৰাৰ্থী 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, ইয়াৰে 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apdcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকা জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাৱিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহ্বান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথি আজি লোক কল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদিৰ পুনৰ প্ৰদানৰ ব্যৱস্থা

0: কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: মুখ্যমন্ত্ৰীজীকে সাথ মই দেখ ৰহা হু কি কিতনা নুকচান ইয়ে বাঢ় কে কাৰণ জো মৌন কে তৰফ সে জো নদী আ ৰহী হে উসকে মাধ্যম সে ইয়াহাঁ গাঁও কে গাঁও তকলিফ মে পড় গয়ে বহুত জ্যাদা নুকচান হুয়া হে নুকচান মাল কা ভি হুয়া হে মবেশী কা ভি হুয়া হে বহুত বড়ি সংখ্যা মে লোগোঁ কে সম্পত্তি কা ভি বহুত নুকচান হুয়া হে ইস দুখ ভরি ঘড়ি মে হম সব আপকে সাথ হ্যাঁ ভারত সরকার আপকে সাথ হ্যাঁ মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদি জি নে মুঝে ইহা জায়জা লেনে কে লিয়ে ভেজা হ্যাঁ মানে ইহা সারি স্থিতিও কা হেমন্ত বিশ্ব শর্মা ডাঙ্গোরিয়া জি কে সাথ কি চর্চা কি হ্যাঁ।
0: পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল আৰু কেশৱ মহন্ত উপস্থিত থাকে। শ্ৰীনাড্ডাই ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনাত মিলিত হৈছে। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই আজি নাজিৰা সমষ্টিৰ আমগুৰি বাগানত বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।
2: আমগুৰি বাগানত আহিছিলো, নাজিৰা সমষ্টিৰ বাকী জাগাবিলাকতো গৈছিলো। ইয়াতে ৰাইজে বিচাৰিছে যে তেওঁলোকক ঘৰখিনি বেলেগ এটা জাগালৈকে লৈ যাবৰ কাৰণে আমি মেনেজাৰৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰি দিম আৰু ঘৰখিনি বনাবৰ বাবেও তেওঁলোকক আমি পুঁজিৰ যোগান ধৰিম। বিদ্যালয় 10 তাৰিখৰ পৰা খুলিব, হয়তো গোটেইখিনি নোৱাৰিব, অকণমান আমি বেলেগ ব্যৱস্থা কৰিব লাগিব, DC-য়ে চিন্তা কৰিব। আহোম দলংখনৰ ওপৰতো মোক মেমৰেণ্ডাম দিছে যে দলংখন একেবাৰে বেয়া হৈ গৈছে, আমি ঠিক কৰি সকলো মানুহৰতো মাটি নাই, কিন্তু ইয়াত এটা সুবিধা আছে, এটলিষ্ট বাগানৰ পৰা আমি মাটিখিনি ল'ব পাৰিম।
0: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত 3খন নদীৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ চিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহচক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি চিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নী পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সুলেঙি নদীৰ বাঢ়নী পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নী পানী আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔতলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি চমুৱা পৰা গাঁও পঞ্চায়তৰ 30খনতকৈ অধিক গাঁও প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ইপিনে নাগালেণ্ডৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা আজি পুনৰ অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত ধনশিৰি আৰু দৈয়াং নৈৰ নামনি অংশত জলপৃষ্ঠ বৃদ্ধিৰ আশংকা কৰা হৈছে। জিলা প্ৰশাসনে নদীকাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। ভূটান পাৰত হোৱা প্ৰবল বৰষুণৰ ফলত ওদালগুৰি জিলাৰ শুক্লাই, ননাই, কুলচি, নোৱা, ভলগা, গুলন্দী, পাগলাদিয়া নৈৰ আদি বহাৰ ফলত বহু অঞ্চল বুৰ গৈছে। চুকলাইনৈৰ বাঢ়নী পানীত আজি ডিমাকুছিৰ 4গৰাকী শিক্ষাৰ্থী বিদ্যালয়ৰ পৰা উভতি যোৱাৰ পথত উটি যোৱাৰ উপক্ৰম হয় যদিও পাছত স্থানীয় লোকে উদ্ধাৰ কৰি আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰায়। পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে মাজবাটৰ ফুহুৰাবাৰী ডাফলাপটা পথত ঘহনীয়াৰ সৃষ্টি কৰিছে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক ভূপেন বৰা, উৎপল বৰা আৰু ঋষিৰাজ হাজৰিকাৰ সৈতে বিহপুৰীয়া সমষ্টিৰ বনপুৰী জামুগুৰি মথাউৰি পৰিদৰ্শন কৰে। এই মথাউৰিটোৰ আধা অংশ খহনীয়াত জাহ যোৱাৰ ফলত দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল আতংকিত হৈছে। অসম সাহিত্য সভাই শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। সাহিত্য সভাই কেইবাটাও দাবী উত্থাপন কৰি সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ

0: কৰিছে। সাহিত্যসভাই লগতে ৰাজ্যৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বানৰ বিজ্ঞানভিত্তিক স্থায়ী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী পুনৰগঠনৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ বাবেও দাবী জনাইছে। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়ক্ষতিৰ ক্ষতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্ৰত সকলো বিভাগক স্বচ্ছতা বজাই ৰাখিবলৈ আহান জনায়। শ্ৰীমতী নেওগে বানত ক্ষতি হোৱা কৃষিভূমিৰ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক আৰু ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ চাফ চিকুণ তথা মেৰামতিৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। বানত ক্ষতিগ্ৰস্ত নামঘৰ, অংগনবাদী কেন্দ্ৰসমূহকো শীঘ্ৰে চাফ চিকুণ কৰিবলৈ বিভাগীয় লোকক পৰামৰ্শ দিয়া হয়। মন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ পৌৰসভাক নিৰ্দেশ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
1: ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হয়। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত লোককল্যাণ দিৱসৰ কাৰ্যসূচীত জনতাৰ কল্যাণৰ হকে প্ৰশাসনীয় ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ 13 গোটক কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। তদুপৰি 10 বিষয়া ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আৰু 41 জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালে সংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত লোককল্যাণ দিৱসত কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী সৰুপাই দাসক তেওঁৰ নিষ্ঠা, একাগ্ৰতা আৰু ৰাজহুৱা সেৱাৰ বাবে লোকসেৱা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। আধুনিক অসম নিৰ্মাণত গোপীনাথ বৰদলৈৰ অতুলনীয় অৱদান আৰু ভূমিকাৰ বিষয়ে তেওঁ ভাষণত আলোকপাত কৰে। এই দিৱসৰ পৰা অনুপ্ৰাণিত হৈ বৰ্তমানৰ ব্যৱস্থাত সংস্কাৰ আৰু উদ্ভাৱন আনি জনসেৱাক সৰ্বোচ্চ পৰ্যায়লৈ লৈ যাবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহান জনায়। একেদৰে বিশ্বনাথ, মৰিগাঁও, বাক্সা, কামৰূপ, লখিমপুৰ, শ্ৰীভূমি, নগাঁওকে ধৰি সমূহ জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত লোককল্যাণ দিৱস পালন কৰা হয়। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 সম্পূৰ্ণ হৈছে। 2019 চনৰ এই দিনটোতেই সংসদে জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা 370 নম্বৰ অনুচ্ছেদ বাতিল কৰিছিল। ইয়াৰ পূৰ্বে 370 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু কাশ্মীৰেই দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্থায়িত্ব শাসনৰ অনুমতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 370 নম্বৰ অনুচ্ছেদ বাতিলৰ পাছত জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান আন্তঃগাঁথনি বিকাশৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যমিতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে অঞ্চলটোৰ মহিলা, পিছপৰা সম্প্ৰদায়কে ধৰি দশকজুৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিতসকল বৰ্তমান উপকৃত হৈছে। শ্ৰীমোদীয়ে জম্মু কাশ্মীৰ আৰু লাডাখৰ বিকাশ তথা প্ৰতিগৰাকী নাগৰিকে ডাঙৰ সপোন দেখা আৰু বিকশিত ভাৰত গঢ়াৰ বাবে অৰিহণা যোগোৱা তথা লক্ষ্যপ্ৰাপ্তি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ নিৰ্দেশৰ পৰিৱৰ্তন ঘটাই যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ডবিচাৰপীঠে হত্যাকাৰী শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত নিম্ন আদালতে বিহা শাস্তি বাহাল ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰ বিশেষ নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই 2021 চনৰ 21 আগষ্টত মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক নৃশংসভাৱে হত্যা কৰিছিল। মৰিগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত সৃষ্টি সিঙে আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে জিলাখনৰ জনস্বাৰ্থৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ইয়াৰ লগতে বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা, নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন তথা কৃষকসকলৰ সহায় হোৱাকৈ জিলাখনত জলসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সংবাদ মাধ্যমে ৰাইজৰ মাজত সঠিক তথ্যৰ প্ৰচাৰ তথা চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।
0: ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব। লোকভৱনত কাইলৈ দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিৰ হাবাই ইংটি গাঁৱত প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভৱন আজি উদ্বোধন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাঙে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে। 150 গৰাকী বালিকা শিক্ষাৰ্থীৰ আসন সংৰক্ষিত এই বিদ্যালয়খন দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ইতিবাচক খবৰ বুলি শ্ৰীৰংহাঙে মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণো উপস্থিত থাকে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমানবন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেলথ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বৰ্ণ পদক জয়ৰ বাবে চেষ্টা চলাব বুলি লাভলীনাই উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাৱিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি আজি লোক কল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: नमस्कार, आकाशवाणी समाचार के साथ मैं सरफिरोजी। संसद ने सर्वोच्च न्यायालय न्यायाधीशों की संख्या संशोधन विधेयक 2026 पारित कर दिया है। राज्यसभा ने इसे आज पारित किया और लोकसभा ने इसे सोमवार को पारित किया था। ये विधेयक सर्वोच्च न्यायालय न्यायाधीशों की संख्या अधिनियम 1956 में संशोधन करता है। इसके अंतर्गत भारत के मुख्य न्यायाधीश को छोड़कर सर्वोच्च न्यायालय में न्यायाधीशों की वर्तमान संख्या 33 से बढ़ाकर 37 की जाएगी। राज्यसभा में विधि और न्याय मंत्री अर्जुन राम मेघवाल ने कहा कि नरेंद्र मोदी सरकार सबका साथ, सबका विकास, सबका विश्वास और सबका प्रयास के आदर्श वाक्य पर काम कर रही है। उन्होंने कहा कि देश के लोग हर क्षेत्र में सुधार देख रहे हैं और ये विधेयक न्यायिक सुधारों का ही एक हिस्सा है।
1: न्यायपालिका के बढ़ते कार्यभार, न्यायिक विषयों की बदलते प्रकृति व उभरते कॉन्स्टिट्यूशनल एंड लीगल इंटरप्रिटेशन के नए सवालों को ध्यान में रखकर माननीय सुप्रीम कोर्ट में न्यायाधीशों की संख्या बढ़ाना एक समय की मांग और समयानुकूल सुधार भी है, जिसमें संवैधानिक पीठों के अधिक गठन की आवश्यकता भी एक प्रमुख पहलू है।
0: लोकसभा में बैंकरों के बही खातों का साक्ष्य विधेयक 2026 पारित हो गया है। विधेयक का उद्देश्य बैंकरों के बही खातों से संबंधित साक्ष्यों के लिए कानून बनाना और इसे समकालीन डिजिटल बैंकिंग प्रथाओं के अनुरूप बनाना है। इसका लक्ष्य वर्तमान बैंकिंग कार्य प्रणालियों की आवश्यकताओं को पूरा करने के लिए कानूनी ढांचे का आधुनिकीकरण करना है। विधेयक में बैंकरों के बही खातों का इलेक्ट्रॉनिक या डिजिटल रिकॉर्ड साक्ष्य के रूप में स्वीकार्य, वैध और कानूनी रूप से लागू करने योग्य प्रावधान भी है। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि 7 वर्ष पहले अनुच्छेद 370 और 35A को निरस्त किए जाने के बाद से जम्मू कश्मीर तथा लद्दाख के लोगों के जीवन में व्यापक बदलाव आया है। सोशल मीडिया पोस्ट में श्री मोदी ने कहा कि दोनों केंद्र शासित प्रदेशों में बुनियादी ढांचे का विस्तार हुआ है और शिक्षा, स्वास्थ्य सेवा, उद्यमिता तथा खेल के क्षेत्रों में अवसर बढ़े हैं। उन्होंने कहा कि संविधान पूरी तरह लागू होने से महिलाओं और वंचित समुदाय सहित उन लोगों को अधिकार मिले हैं जो दशकों से वंचित थे। प्रधानमंत्री ने कहा कि आज का दिन इसलिए भी विशेष है क्योंकि देश इस वर्ष डॉ. श्यामा प्रसाद मुखर्जी की 125वीं जयंती मना रहा है। भारत ने आज पाकिस्तान को पाकिस्तान के अवैध कब्जे वाले जम्मू कश्मीर में हिंसा रोकने, आतंकी नेटवर्क के खिलाफ कार्रवाई करने और अपने अवैध कब्जे वाले सभी भारतीय क्षेत्रों को तुरंत खाली करने की सलाह दी। तथाकथित यौम इस्तेसाल यानी शोषण दिवस पर पाकिस्तान के विदेश मंत्री की टिप्पणियों के संबंध में विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने कहा कि दुनिया इस सुनियोजित तमाशों से मूर्ख नहीं बन रही है। श्री जायसवाल ने कहा कि जम्मू कश्मीर और लद्दाख के केंद्र शासित प्रदेश भारत का अभिन्न और अविभाज्य हिस्सा है, हमेशा से रहे हैं और हमेशा रहेंगे। बॉम्बे उच्च न्यायालय ने मेटा, एक्सकॉप और गूगल एलएलसी को सड़क परिवहन और राजमार्ग मंत्री नितिन गडकरी को निशाना बनाकर बनाए गए अपमानजनक, अश्लील और मानहानिकारक सोशल मीडिया पोस्ट को तुरंत हटाने का निर्देश दिया है। न्यायालय ने श्री गडकरी द्वारा दायर मानहानि के दीवानी मुकदमे में अंतरिम राहत दी है। न्यायालय ने ऑनलाइन प्लेटफॉर्म को ऐसे तंत्र विकसित करने के लिए भी कहा है जिससे पीड़ितों को अदालतों का सहारा लेने की आवश्यकता के बिना ही ऐसी सामग्री को तुरंत हटाया जा सके। मेटा के मुख्य कार्यकारी अधिकारी मार्क जकरबर्ग ने आज बाल यौन शोषण सामग्री, डीप फेक सामग्री और प्लेटफॉर्म के संचालन में हुई त्रुटियों के लिए सरकार से क्षमा मांगी है। सूत्रों के अनुसार मेटा ने स्वीकार किया है कि कुछ विशेष प्रकार की सामग्रियों को बढ़ावा देने के लिए बड़ी रकम का भुगतान किया गया था। बॉम्बे स्टॉक एक्सचेंज का सेंसेक्स आज 152 अंक बढ़कर 78,581 पर बंद हुआ। निफ्टी 10 अंकों की बढ़त के साथ 24,625 पर रहा। कोरिया मास्टर्स बैडमिंटन में ईशा रानी, बरुआ, तन्वी शर्मा, मानसी सिंह, रक्षिता श्री रामराज, अश्मिता चालिहा, अनमोल खरब और श्रियांशी वलीशेट्टी ने महिला सिंगल्स के प्री क्वार्टर फाइनल में प्रवेश किया। महिला डबल्स में सोनाली सिंह और रितिका ठाकर ने प्री क्वार्टर फाइनल में जगह बनाई। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: Good evening. This is Akashvani, the news read by Saira Mujtaba. Parliament has passed the Supreme Court Number of Judges Amendment Bill 2026, with the Rajya Sabha returning the legislation to the Lok Sabha after a discussion. Lok Sabha had passed the bill on Monday. The legislation amends the Supreme Court Number of Judges Act 1956 for increasing the number of judges of the Apex Court from the present 33 to 37, excluding the Chief Justice of India. After completing the business, Deputy Chairman adjourned the House for the day. Lok Sabha has passed the Bankers Books Evidence Bill 2026. The bill seeks to provide a law relating to evidence with respect to bankers' books and to align it with contemporary digital banking practices. The legislation was cleared by the Lok Sabha without any discussion amid continuous uproar by the opposition members over several issues. Following the passage of the bill, the Lok Sabha was adjourned for the day. Union Electronics and Information Technology Minister Ashwini Vaishnav has said that the government is cognizant of the risks associated with children's online activities, including exposure to harmful content, cyberbullying, online exploitation and digital addiction. In a written reply to a question in the Lok Sabha today, Mr. Vaishnav said, "The Digital Personal Data Protection Act 2023 has been enacted, which establishes the legal framework to regulate the processing of digital personal data." He said the Act provides a legal framework for safeguarding children's privacy online. CEO of Meta, the parent company of several of the world's largest social media networks, Mark Zuckerberg, today sent his apologies to the government of India for the child sexual abuse material, related content, deep fake content and errors in operating the platform. Sources said Meta admitted that a lot of money was paid for boosting certain type of content. It was made clear to Meta that they are not covered under intermediary definition and they select who receives the content. They apologized and regretted the mistake. Today marks 7 years since the historic abrogation of Articles 370 and 35A. Prime Minister Narendra Modi in his message on the occasion said, "Lives of people of Jammu and Kashmir and Ladakh have witnessed wide-ranging transformation since the abrogation of Articles 370 and 35A on this day in 2019. Talking to Akashvani News at Parliament premises, Jammu and Kashmir BJP President and Rajya Sabha MP Satyapal Sharma described the abrogation of Article 370 as a historic step.
3: It was on this day in 2019 that Article 370 was abrogated. We all know that Jammu and Kashmir is scaling new heights today. Due to this article, women from our region who married outside the state used to be deprived on their rights, including their property rights. Now that injustice has been ratified, communities such as Balmikis and Gurkhas have finally secured their due rights following the abrogation of Article 370.
2: India Today advised Pakistan to stop the bloodshed in Pakistan-occupied Jammu and Kashmir, to take credible, verifiable and irreversible action against terror networks operating from its soil, and immediately vacate all Indian territories under its illegal and forcible occupation. External Affairs Ministry spokesperson Randhir Jaiswal was responding to media queries on remarks made by Pakistan's foreign minister on the so-called Yom-e-Istihsal. Mr. Jaiswal said the Union Territories of Jammu and Kashmir and Ladakh have always been and will always remain an integral and inalienable part of India. He said the constitutional changes made on the 5th of August 2019 are an internal matter of India and Pakistan has no locus standi to comment on these matters. The Monetary Policy Committee MPC of the Reserve Bank of India, at the conclusion of its policy meeting today, decided to keep the key policy repo rate unchanged at 5.25%. MPC also decided to keep the stance neutral while hiking the growth projection to 6.7% from 6.6% in the current financial year. The India Meteorological Department IMD has issued an orange colour warning for heavy to very heavy rainfall conditions over Uttarakhand, Jharkhand, Gangetic, West Bengal, Orissa, Madhya Maharashtra, Konkan and Goa tomorrow. IMD has also forecast heavy rainfall over Andaman and Nicobar Islands, Bihar, Chhattisgarh, coastal Karnataka, among others. And India enjoyed a mixed day at the Korea Masters Badminton Tournament, with seven women single players advancing to the second round, while all six Indian men single shuttlers crashed out in the opening round. And that is the end of this news bulletin.
4: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, বেংকাৰ্ছ বুক এভিডেন্স বিল 2026 আজি লোকসভাত গৃহীত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ 579টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা 41 বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি অসমত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.7% হ'ব বুলি অনুমান কৰিছে। আৰু ভাৰতৰ 7গৰাকী মহিলা খেলুৱৈয়ে কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বেংকাৰ্ছ বুক এভিডেন্স বিল অৰ্থাৎ বেংক বহি সাক্ষ্য বিধেয়ক 2026 গৃহীত হোৱাৰ পাছত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিধেয়কখন উত্থাপন কৰে। বেংকৰ বহি সম্পৰ্কীয় সাক্ষ্যৰ বাবে আইন প্ৰস্তুত কৰা আৰু ইয়াক বৰ্তমানৰ ডিজিটেল বেংকিং প্ৰথা অনুযায়ী আইন প্ৰণয়ন কৰাই বিধেয়কখনৰ মুখ্য উদ্দেশ্য। বৰ্তমানৰ বেংকিং ব্যৱস্থা পূৰণ কৰাৰ বাবে আইনী পৰিকাঠামো আধুনিক ৰূপত সজাই তোলাৰ উদ্দেশ্যে উত্থাপন কৰা বিধেয়কখনত বেংকৰ বহিৰ বৈদ্যুতিন আৰু ডিজিটেল তথ্যক বৈধ, গ্ৰহণযোগ্য আৰু আইনীভাৱে প্ৰযোজ্য সাক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে নিম্ন সদনে কোনোধৰণৰ আলোচনা অবিহনে বিধেয়কখন গ্ৰহণ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী পক্ষৰ সদস্যসকলে অবিৰতভাৱে সদনৰ কাম কাজ বিঘ্নিত কৰাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ বিৰোধী পক্ষৰ সদস্যসকলক সুচাৰুৰূপে চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। তেওঁ কয় যে বিৰোধী পক্ষই সদনৰ কাম কাজ হোৱাটো নিবিচাৰে আৰু সেয়েহে ইচ্ছাকৃতভাৱে বাধাৰ সৃষ্টি কৰি আহিছে। সংসদৰ কাৰ্যক্ৰমণিকা উপদেষ্টা কমিটীয়ে বিভিন্ন বিধেয়কক লৈ আলোচনাৰ বাবে পৰ্যাপ্ত সময় নিৰ্ধাৰণ কৰা স্বত্তেও বিৰোধী পক্ষৰ সদস্যসকলে সহযোগিতা নকৰা বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে।
5: मुद्दा को लेकर के वो संसद के बाहर भी हंगामा करते हैं या चलने नहीं देते हैं। इधर ऑपोजिशन करके जो जितना समय दिया वो मिस यूज करना चाहते हैं हर समय। हम लोग इसको मंजूर नहीं कर सकते हैं और बाकी जो मेंबर लोग ये नोटिस दिया हुआ है उनको मौका मिलना चाहिए। हर बार एलओपी का नाम से वो खड़े होकर के एक ही मुद्दे को दिन भर उठाते रहते हैं।
4: श्री रिजिजुए কংগ্ৰেছ, কমিউনিষ্ট আৰু সমাজবাদী পাৰ্টীয়ে ভগৱান ৰামৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ প্ৰতি অসন্মান কৰিছে বুলি অভিযোগ তোলে। এই দলকেইটাই পূৰ্বতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলিও তেওঁ দাবী কৰে। মন্ত্ৰীগৰাকীয়ে দলকেইটাই তেওঁলোকৰ মন্তব্যৰ বাবে ক্ষমা খুজিব লাগে বুলি দাবী কৰে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত লোকসভাৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ প্ৰচেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে। শ্ৰীবিৰলাই সকলো সদস্যক সদনৰ কাম কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগ কৰিবলৈ আহান জনায়। তেওঁ কয় যে প্ৰশ্নকাল হৈছে কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ য'ত প্ৰতিগৰাকী সদস্যক জনসাধাৰণৰ সমস্যাসমূহ উত্থাপনৰ সুযোগ দিয়া হয়। বিৰোধী পক্ষৰ আচৰণত অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষই সদনত প্লে কাৰ্ড প্ৰদৰ্শন অথবা শ্লোগান দিয়াটো সমীচীন নহয় বুলি উল্লেখ কৰে। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 579টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা 41 বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই কয় যে পশ্চিম এছিয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সংকটৰ প্ৰভাৱৰ মূল্যায়ন আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে 7টা ক্ষমতাপ্ৰাপ্ত গোট গঠন কৰিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে দৈনিক মূল্যৰ ধাৰা অনুসৰি পশ্চিম এছিয়াৰ সংঘৰ্ষ আৰু গোলকীয় যোগান শৃংখলা বিঘ্নিত হোৱা সত্বেও গোটা দানাজাতীয় শস্য আৰু দাইলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য সুস্থিৰ হৈ আছে। দেশত 2025-26 বৰ্ষত অভিলেখ পৰিমাণৰ 3,765,63,000 টন খাদ্য শস্যৰ উৎপাদন আৰু চৰকাৰৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত থকাৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহৰ মূল্য সুস্থিৰ হৈ আছে বুলি শ্ৰীবাৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভূ ৰাজনৈতিক সংঘাতৰ বাবে হোৱা ইন্ধনৰ বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা উপভোক্তাসকলক সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক পৰিক্ৰমা বিভাগে মূল্য নিৰীক্ষণ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955 আৰু কলা বজাৰ প্ৰতিৰোধী আইন তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বৰ্তাই ৰখাৰ সৈতে জড়িত 1980 আইন বলবৎ কৰাৰ উদ্দেশ্যে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক স্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.7% হ'ব বুলি অনুমান কৰিছে। আৰ বি আইৰ মুদ্ৰানীতি সমিতিয়ে ৰেপ ৰেট অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক দিয়া হ্ৰস্বকালীন ঋণৰ সুদৰ হাৰ 5.25% অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই আজি কয় যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে। আজি ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শ্ৰীমালহোত্ৰাই কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিৰ ফলাফল আশা কৰাতকৈও উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে 2026-27 বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান 6.7% বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাতপূৰ্ণ পৰিস্থিতিয়ে বাণিজ্যৰ মূল পথসমূহ ব্যাহত কৰাৰ ফলত বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ৰিজাৰ্ভ বেংকে 2027 উপভোক্তা মূল্যসূচক অনুসৰি মুদ্ৰাস্ফীতিৰ হাৰ 5.1% পৰিৱৰ্তে 5% হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে 2026-27 বৰ্ষত ঘৰুৱা অৰ্থনীতিৰ বিকাশ আশাপ্ৰদ বুলি উল্লেখ কৰি ৰপ্তানি বৃদ্ধি, সুস্থিৰ বিনিয়োগ আৰু যোগানৰ ক্ষেত্ৰত দিয়া সমস্যা দূৰ কৰাৰ ফলত বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজতো সামগ্ৰিক অৰ্থব্যৱস্থা শক্তিশালী হোৱা বুলি প্ৰকাশ কৰিছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত আজি পশ্চিম এছিয়া আৰু ভূ ৰাজনৈতিক সংঘাতৰ মাজতে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা মূল্যায়নৰ বাবে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বিস্তৃত বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে সদায় ভাৰতীয় নাৱিকসকলক অগ্ৰাধিকাৰ দি আহিছে। 2014 পৰাই ভাৰতীয় নাৱিকৰ সংখ্যা বৃদ্ধি পাই ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম নাৱিক যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে জাহাজ যোগাযোগ কেন্দ্ৰ সঞ্চালকালয়ে 24 ঘণ্টাই দুৰ্ঘটনাৰ সতৰ্কবাণী দিয়াৰ লগতে উদ্ধাৰ কাৰ্যত সমন্বয় ৰক্ষা কৰি আহিছে। দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ 7 গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনমোল খাৰ্ব, মানসী সিং, ৰাক্ষিতা ৰামৰাজ, অস্মিতা চলিহা, ইশাৰাণী বৰুৱা, তনভি শৰ্মা আৰু শ্ৰীয়াংচি ৱালিছেট্টিয়ে তেওঁলোকৰ অভূতপূৰ্ব খেল প্ৰদৰ্শনেৰে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অনমোল খাৰ্বে হংকঙৰ লো চিন য়ানক 16-21, 21-17, 21-12 গেমত পৰাজিত কৰে। ৰাক্ষিতা ৰামৰাজে কোৰিয়াৰ য়ে অন য়ুক 22-24, 21-12, 21-13 গেমত পৰাস্ত কৰাৰ বিপৰীতে অস্মিতা চলিহাই জাপানৰ ৰিৰিনা হিৰোমোটোক 22-20, 21-18 গেমত পৰাস্ত কৰে। ইশাৰাণী বৰুৱাই ৰাউণ্ড অফ 30ত দক্ষিণ কোৰিয়াৰ লি চো হিক 18-21, 21-15, 7-21 গেমত পৰাজিত কৰে। তনভি শৰ্মাই চীনৰ আন চি য়ুগাক 21-16, 21-15 গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ ইউ পো পাইক 21-15 আৰু 21-14 ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বেংকাৰ্ছ বুক এভিডেন্স বিল 2026 আজি লোকসভাত গৃহীত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ 579 মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা 41 বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.7% হ'ব বুলি অনুমান কৰিছে আৰু ভাৰতৰ 7 গৰাকী মহিলা খেলুৱৈয়ে কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠানটি। প্ৰথমে আগবঢ়াইছো অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথাৰে এই গীতটি।

শ্ৰোতাসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাৰে সুমধুৰ দেশপ্ৰেমমূলক গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো অন্য দুটি দেশপ্ৰেমমূলক গীত।

0: ইমানপুৰে শ্ৰোতাসকলে দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আজিৰ অনুষ্ঠানৰ বিষয় ইভেণ্ট মেনেজমেণ্ট খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত আছে কৌশিকী পাঠক। অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম। এই সোপান অনুষ্ঠানটিত প্ৰতিবাৰে এনেকুৱা এগৰাকী অতিথি আমি আমাৰ মাজলৈ লৈ আহোঁ যিয়ে বিভিন্ন ধৰণৰ ক্ষেত্ৰত সফল হৈ নৱপ্ৰজন্মক কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত সুবিধাজনক হোৱাকৈ বহুখিনি কথা অৱগত কৰোৱাব পাৰে। ঠিক তেনেকৈয়ে আজিও আমাৰ মাজত উপস্থিত আছে কৌশিকী পাঠক। আজি আমি তেওঁৰ পৰা জানিব বিচাৰিম ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ সংস্থাপন আৰু লগতে কেনেধৰণে নৱপ্ৰজন্ম এই ক্ষেত্ৰখনত স্বাৱলম্বী হ'ব পাৰে। আপোনাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ।
2: ধন্যবাদ।
1: পোনপ্ৰথমে জানিব বিচাৰিম আপোনাৰ শৈশৱৰ পৰা বৰ্তমানলৈ এই যাত্ৰাটোৰ বিষয়ে অকণমান।
2: মই আচলতে মালিগাঁও গুৱাহাটীৰ বাসিন্দা। মই স্কুলিং কৰিছোঁ মহৰ্ষি বিদ্যা মন্দিৰ বৰসজাইৰ পৰা। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী কৰিছোঁ কটন ইউনিভাৰ্চিটিৰ পৰা। আৰু কটন ইউনিভাৰ্চিটি যেতিয়া আছিলোঁ মই তেতিয়াৰ পৰাই আচলতে NCCত আছিলোঁ। আৰু তেনেকেই মানে তেতিয়া যিখিনি ইভেণ্টছ হৈছিলে গুৱাহাটীত, স্পৰ্টছ হওক বা কালচাৰেল হওক, সেই NCCৰ ফালৰ পৰা ভলেণ্টিয়াৰিং কৰিছিলোঁ আচলতে। তো যাত্ৰাৰ আৰম্ভণি বুলি ক'বলৈ হ'লে মই সেইটোৱে কনচিডাৰ কৰিম। মানে কলেজত যেতিয়া আছিলোঁ তেতিয়া মোৰ বা এগৰাকীয়ে মোক ইণ্ট্ৰডিউচ কৰাইছিলে এই ইভেণ্ট মেনেজমেণ্টৰ যিটো ইভেণ্ট মেনেজমেণ্ট লাইনটোৰ লগত। তেনেকেই প্ৰথমতে এজ এ ভলেণ্টিয়াৰ, ফ্ৰীলেঞ্চাৰ ভলেণ্টিয়াৰ হিচাপে আৰম্ভণি কৰিছিলোঁ। লাহে লাহে এক্সপিৰিয়েঞ্চ গোটালোঁ, তাৰপিছত আজি এতিয়া নিজাভাৱে কৰি আছোঁ। তো সেয়াই আৰু।
1: খুব ভাল লাগিল জানিব পাৰি ইভেণ্ট মেনেজমেণ্টতে কেৰিয়াৰ গঢ়িবলৈ আপুনি প্ৰেৰণা ক'ৰ পৰা পালে, কেনেদৰে জড়িত হ'ল এই ক্ষেত্ৰখনৰ লগত?
2: মই যেনেকৈ ক'লোৱেই যে মই কলেজত থকাৰ পৰাই এজ এ ফ্ৰীলেঞ্চাৰ কাম কৰি আছিলোঁ। মই যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত থাকোঁ তেতিয়াই মই বিভিন্ন ধৰণৰ ইভেণ্টছ যেতিয়া হয়, স্পৰ্টছ হওক, কালচাৰেল হওক বা যিয়ে নহওক কিয়, কনচাৰ্ট হওক, তাতে এজ এ ভলেণ্টিয়াৰ ইনিচিয়েলি কাম কৰিছিলোঁ। আৰু সেই তেতিয়া কলেজৰ সময়ত থাকোঁতে ঘৰৰ পৰা যদিও পকেট মানি এটা থাকে, কিন্তু ইভেণ্টৰ জৰিয়তে মই মানে নিজৰ কাৰণে এক্সট্ৰা কিবা এটা আৰ্ণ কৰিব পাৰিছিলোঁ। আৰু সেই কলেজৰ সময়ত থাকোঁতে মানে সৰু সৰু পইচা আমাৰ কাৰণে বহুত মেটাৰ কৰে। আমি নিজৰ যিখিনি মানে এক্সট্ৰা কাৰিকুলাৰ যিখিনি থাকে সেইখিনিত আমি স্পেণ্ড কৰিবলৈ পাওঁ,
1: নিজে কৰিব পাৰিলে ভাল লাগে,
2: নিজে কৰিব পাৰিলে ভাল লাগে। তো সেইটো এটা মোৰ কাৰণে মটিভেশ্যনৰ নিচিনা আছিলে যে মই ইমান সৰুৰ পৰাই যে কাম কৰিব ষ্টাৰ্ট কৰিছোঁ, মোৰ সেইটোৱে এটা মটিভেশ্যন আছিলে যে মই নিজাকে নিজাভাৱে কিবা এটা আৰ্ণ কৰি আছোঁ। আৰু তেনেকুৱাই আৰু, এজ এ ভলেণ্টিয়াৰ কাম কৰি আজি নিজাকে কিবা এটা আৰম্ভ কৰিছোঁ, সেইটোৱে আৰু।
1: হয়, এই ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত সফল হ'বলৈ কেনেকুৱা ধৰণৰ দক্ষতা থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবে আপুনি?
2: ইভেণ্ট মেনেজমেণ্টত আচলতে বহুতখিনি কোৱালিটিজে দৰকাৰী হয়। তাৰ ভিতৰত মই দুটা তিনিটামান লিষ্ট আউট কৰিব বিচাৰিম। এটা হৈছে আপোনাৰ পেচেঞ্চ, পেচেঞ্চটো খুব ইম্পৰ্টেণ্ট। নেক্সট আপোনাৰ ডিচিশ্যন মেকিং কেপাচিটি, তো সেইটোও খুব ইম্পৰ্টেণ্ট। লিডাৰশ্বিপ কোৱালিটিও থাকিব লাগিব, কাৰণ ইভেণ্ট মেনেজমেণ্টত কি হয়, খুব এটা ডেডলাইন থাকে যে আমি আজি এইখিনি সময়ৰ ভিতৰত কামটো কমপ্লিট কৰিবই লাগিব। তো সেইখিনি সময়ত বহুত মানুহ কি হয়, পেনিক কৰা যায়। তো মই ভাবোঁ যে যদি আমাৰ পেচেঞ্চটো নাথাকে, পেনিক কৰিলে মানে সেই সময়খিনিত কামটো বেয়া হৈ যোৱাও চান্সেছ থাকে। সেইকাৰণে আমি যিমান পাৰোঁ, যিমান কাম হৈ থাকিব পাৰোঁ, যিমান পেচেঞ্চ মানে ধৰি ৰাখিব পাৰোঁ, সেইটোৱে মানে বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। নেক্সট, ৱেন আই টক এবাউট ডিচিশ্যন মেকিং কেপাচিটি, এতিয়া যেতিয়া আমি এটা ইভেণ্ট কৰোঁ তাতে বহুত মানুহে বহুত ধৰণৰ কথা কয় যে এইটো এনেকুৱাকৈ কৰিলে ভাল হ'ব বা এইটো তেনেকুৱাকৈ কৰিলে ভাল হ'ব, এইটো ইয়াত নহয় তাত দিয়া। তো সেই গোটেইখিনি মানুহৰ অপিনিয়নছবিলাক কালেক্টিভলি লৈ পেলাই সেই তাৰ পৰা আমি নিজে কেনেকৈ এটা ডিচিশ্যন কৰিব পাৰোঁ যে কোনটো কৰিলে ভাল হ'ব, এনেকুৱাকৈ কৰিলে ভাল হ'ব নে বেলেগকৈ কৰিলে ভাল হ'ব, সেই ডিচিশ্যন মেকিং কেপাচিটিটো বহুত মানে ইম্পৰ্টেণ্ট হয় ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত। আৰু যেতিয়া মই ক'লোঁ যে লিডাৰশ্বিপ কোৱালিটি, ইভেণ্ট মেনেজমেণ্টত আচলতে নিজে কাম কৰাতকৈ বেছি ইম্পৰ্টেণ্ট এটা বস্তু থাকে আপোনাৰ লগত যিখিনি মানুহ যোগ হৈ আছে, তেওঁলোকে কাম কৰি আছে, সেই মানুহখিনিক আপুনি কেনেকৈ চলাব, তেওঁলোকক আপুনি কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যনছ দিব যাতে ইভেণ্টটো আমি ছাকচেছফুল কৰিব পাৰোঁ। তো সেই লিডাৰশ্বিপ কোৱালিটিটোৱে বহুতখিনি হেল্প কৰে আপোনাৰ লগত কাম কৰি থকা মানুহখিনিক কাৰেক্ট এটা ইনষ্ট্ৰাকশ্যন দিবলৈ, আৰু সেই মানুহখিনিৰ কাৰণে সেই মানুহখিনি যেতিয়া একেলগ হয়, এটা টীম ৱৰ্ক যেতিয়া হয়, তেতিয়াহে এটা ইভেণ্ট ছাকচেছফুল হয়। সেইখিনিয়ে
3: খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। এই ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত আহিবলৈ কেনেকুৱা ধৰণৰ শিক্ষাৰ প্ৰয়োজন হয়, বা নৱপ্ৰজন্মই যদি জানিব বিচাৰে যে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ নিৰ্দিষ্ট ইভেণ্ট মেনেজমেণ্টৰ পাঠ্যক্ৰম ক'ত পোৱা যায়, কেনেদৰে পঢ়িব?
2: আচলতে মই ইভেণ্ট মেনেজমেণ্টটো ষ্টাৰ্ট কৰিছোঁ একদম নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা, গ্ৰাউণ্ড লেভেল এক্সপিৰিয়েঞ্চৰ পৰা। মোৰ ইয়াতে ক'ব গ'লে ফৰ্মেল এডুকেশ্যন একো নাই, কাৰণ মই ডিগ্ৰী কৰিছোঁ ইংলিছত, তাৰপিছত মই মাষ্টাৰ্ছ কৰিছোঁ ছ'চিয়লজিত। চ' ইভেণ্ট মেনেজমেণ্ট ৰিলেটেড মোৰ তেনেকুৱা ফৰ্মেল এডুকেশ্যন নাই। মই এতিয়া যি কৰি আছোঁ, যি কৰা নাই, তাতে চ'লি বেছড অন মাই এক্সপিৰিয়েঞ্চ। কলেজৰ দিনৰ পৰাই যিখিনি এক্সপিৰিয়েঞ্চ মই গোটাইছোঁ, সেই এক্সপিৰিয়েঞ্চখিনিৰ ওপৰত ভিত্তি কৰিয়ে আজি বেলেগ বেলেগ মই কাম কৰি আছোঁ। কিন্তু আজিকালি নৱপ্ৰজন্মই যদি ইভেণ্ট মেনেজমেণ্টটো এজ এ কেৰিয়াৰ ল'ব বিচাৰে, তেনেহ'লে তেওঁলোকৰ কাৰণে বহুতখিনি অপশ্যনছ এভেইলেবল আছে। আমাৰ গুৱাহাটীতে বহুত কেইখন ইনষ্টিটিউটছ আছে, যেনেকৈ নেশ্যনেল ইনষ্টিটিউট অফ ইভেণ্ট মেনেজমেণ্ট, এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি, বহুত ধৰণৰ এনেকৈ ইনষ্টিটিউটছ আছে য'ত তেওঁলোকে নামভৰ্তি কৰিব পাৰে। তাতে ইভেণ্ট মেনেজমেণ্টৰ কাৰণে ডিফাৰেণ্ট কোৰ্চেছ আছে। যদি তেওঁলোকে শ্বৰ্ট পিৰিয়ডৰ কাৰণে কৰিব বিচাৰে, তেনেহ'লে ডিপ্ল'মা কৰিব পাৰে। যদি অকণমান লংগাৰ পিৰিয়ডৰ কাৰণে কৰিব বিচাৰে, তেনেহ'লে বেচেলৰ্ছ ডিগ্ৰীও আছে, BBA আছে, MBA আছে ইন ইভেণ্ট মেনেজমেণ্ট এণ্ড PR। চ' তেওঁলোকে যদি কেৰিয়াৰ গঢ়িব বিচাৰে ইভেণ্ট মেনেজমেণ্ট ছেক্টৰটোত, তেনেহ'লে ফৰ্মেল এডুকেশ্যনটো এনেকুৱা ধৰণৰ ইনষ্টিটিউটছৰ পৰা ল'লে ভাল। আৰু ইয়াৰ বাহিৰেও যদি কোনোবাই অলৰেডি বেলেগ ছাবজেক্টত ডিগ্ৰী পাৰ্চিউ কৰি আছে আৰু এক্সট্ৰা কাৰিকুলাৰ হিচাপে ইভেণ্ট মেনেজমেণ্টটো পাৰ্চিউ কৰিব বিচাৰে, তেনেহ'লে আমাৰ ইগন' যিটো অপেন ইউনিভাৰ্চিটি আছে, তাৰ পৰাও তেওঁলোকে ইভেণ্ট মেনেজমেণ্ট ডিপ্ল'মা ল'ব পাৰে।
3: হয়, খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। বহুতো ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰো ইভেণ্ট মেনেজমেণ্ট কৰে, গতিকে এই ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰৰ বাবে কেনেধৰণে প্ৰস্তুতি চলোৱা হয়, সময় কেনেকৈ ফলপ্ৰসূভাৱে পৰিচালনা কৰে? কাৰণ কেতিয়াবা হয়তো বহুকেইখন অনুষ্ঠান একেলগে হোৱা দেখা যায়, কাৰোবাৰ এংগেজমেণ্ট, কাৰোবাৰ বিয়া, গতিকে সেইখিনি একেলগে কেনেদৰে কৰা হয়?
2: আচলতে ইভেণ্ট মেনেজমেণ্ট যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, মই অকলে কৰা নাই, মোৰ পাৰ্টনাৰ এজন আছে, তেওঁ আৰু মই মিলি পেলাই গোটেইখিনি কৰোঁ। আৰু প্ৰস্তুতি মানে কি হয়, ইভেণ্টৰ আগত প্ৰস্তুতি চলাব পাৰোঁ বুলি কোৱাটো ভুল হ'ব, কাৰণ একদম শ্বৰ্ট পিৰিয়ড অফ টাইমত থাকে, যি ডিচিশ্যন ল'ব লাগে, যি কৰিব লগা থাকে, একদম শ্বৰ্ট পিৰিয়ড অফ টাইমত কৰিব লাগে। তো এতিয়া যেতিয়া বেলেগ বেলেগ জেগাত কিবা কিবি ইভেণ্ট থাকে, মই আৰু মোৰ পাৰ্টনাৰে মানে ভগাই লওঁ যে কাৰ প্ৰয়োজনটো কোনটো জেগাত বেছি আছে, আমি সেইটো প্ৰথমতে ফিগাৰ আউট কৰোঁ যে হয়তো মই ইয়াত থাকিলে বেছি ভাল হ'ব বা তুমি তাত গ'লে বেছি ভাল হ'ব, সেনেকৈ কামখিনি ভগাই লওঁ। লগতে আমাৰ ডেডিকেটেড টীম আছে, তো টীম মেম্বাৰ্ছখিনিকো আমি নিজৰ নিজৰ লগত মানে ভগাই লওঁ যে তোমালোকে মোৰ লগত ইয়াতে থাকিবা বা তোমালোকে এওঁৰ লগত সেইফালে যাবা। আমাৰ বহুতকেইটা ইভেণ্ট তেনেকুৱা হৈছে যে মই গুৱাহাটীত কাম কৰি আছোঁ, মোৰ পাৰ্টনাৰে তেজপুৰত কাম কৰি আছে, তেনেকুৱা ধৰণৰ বহুত মানে হৈছে। তো আমি সেই প্ৰথমতে ফিগাৰ আউট কৰি লওঁ আমাক এলিমেণ্টছ কি কি লাগিব দুইটা ইভেণ্টৰ কাৰণে, তাৰপিছত মই ইয়াত থাকিলে ভাল হ'ব নে তেওঁ তাত থাকিলে ভাল হ'ব, তো সেইটো ফিগাৰ আউট কৰি পেলাই আমি সেইখিনি মেনেজ কৰি লওঁ। প্ৰস্তুতি বুলি ক'ব গ'লে তেনেকুৱা একো নাই, অকণমান নিজে প্লেনিং কৰোঁ যে কেনেকুৱা ধৰণৰ, চাপ'জ ৱেন ইট কামছ টু ডেক'ৰেশ্যন, তো ডেক'ৰেশ্যনৰ আমি কিছুমান টেম্পলেট চালোঁ ধৰক, বা ইয়াতে জেগাটো চাই পেলাই আমি এটা বস্তু ফিগাৰ আউট কৰি লওঁ যে কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিলে ভাল হ'ব, বা কোনটো ছাইডে ডাইনিং এৰিয়াটো দিলে ভাল হ'ব, বা ষ্টেজখন কেনেকৈ সজালে ভাল হ'ব, সেনেকুৱা টাইপৰ কিছুমান এটা মিউচুৱেল ডিছকাশ্যন মানে হয় আমাৰ টীম আৰু মোৰ পাৰ্টনাৰ তেনেকুৱা লগত। তাৰপিছত সেই আৰু গোটেইখিনিয়ে নিজৰ নিজৰ অপিনিয়নছবিলাক দি পেলাই, যিটো বেষ্ট অফ দ্য অপিনিয়নছ যিখিনি থাকে, আমি সেইখিনি কনচিডাৰ কৰি পেলাই আগবাঢ়োঁ।
3: হয়, ইভেণ্ট মেনেজমেণ্ট কেৰিয়াৰ হিচাপে লোৱাৰ ক্ষেত্ৰত নৱপ্ৰজন্মক আপুনি কি ক'ব বিচাৰিব যে কেনেধৰণে ই সহায়ক হ'ব নৱপ্ৰজন্মই স্বাৱলম্বী হয়?
2: আচলতে মই নিজকে ইমানখিনি যোগ্য বুলি নাভাবোঁ এই প্ৰশ্নটোৰ উত্তৰ দিয়াটো, কাৰণ ময়ো জাষ্ট ষ্টাৰ্ট কৰিছোঁহে। মই নিজকে ক'ব গ'লে মই নিউ কামাৰ বুলিয়েই ক'ম, কাৰণ যদিও মই বহুত আগৰ পৰা ইভেণ্ট মেনেজমেণ্ট ক্ষেত্ৰখনৰ লগত জড়িত, মই এজ এ ফ্ৰীলেঞ্চাৰহে কাম কৰি আছিলোঁ। এতিয়া মোৰ নিজৰ কোম্পানী আৰম্ভ কৰা বেছি দিন হোৱাই নাই, মই 2022 আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 3-4 বছৰমান হ'ল আৰু। তো

0: মই মেনেজমেণ্ট কৰি ভাল পাওঁ, তেনেহ'লে তেওঁলোকে ডেফিনেটলি সেইটো ক্ষেত্ৰত আগবাঢ়িব পাৰে। কাৰণ ইভেণ্ট মেনেজমেণ্ট মই নাভাবোঁ বিৰাট কিবা টান কাম হ'ব পাৰে, কাৰণ প্ৰত্যেকজন মানুহৰ মাজত এজন এজন মেনেজাৰ লুকাই থাকে। কাৰণ সৰুৰ পৰা ডাঙৰ হওঁতে স্কুলৰ ইভেণ্ট হওক, কলেজৰ ইভেণ্ট হওক, কিবা এটা কলেজত ফ্ৰেছাৰ্ছ পাতিলোঁ, ফেয়াৰৱেল পাতিলোঁ, তাতে খানাখিনিয়ে যোগাৰ ধৰিলোঁ, বা ষ্টেজখনে আমি ডেকৰেট কৰিলোঁ, বা মানুহখিনিয়ে মাতিলোঁ, তো এই যিখিনি এক্টিভিটিজবিলাক সেইখিনিওতো মেনেজমেণ্টে হয়। তো প্ৰত্যেকজন মানুহৰ যোনে স্কুল কলেজত পঢ়ি আহিছে তেওঁলোকৰ মাজত মানে একো একোজন মেনেজাৰ লুকাই থাকেই, যেনেকৈ নহওক তেওঁলোকে এটা কাম কৰি তুলিব পাৰে। উইথ এক্সপিৰিয়েঞ্চ এইটো বেছি ভাল হয়, কিন্তু তেওঁলোকৰ মাজত এজন এজন মেনেজাৰ লুকাই সদায় থাকে। তো তেওঁলোকে যদি ভাবে যে মই এইটো কাম কৰি ভাল পাওঁ বা মোৰ এইখিনি কেপেবিলিটিজ আছে যে মই এই মেনেজমেণ্ট চেক্টৰটোত মানে এক্সেল কৰিব পাৰিম, তেনেহ'লে তেওঁলোকে ডেফিনেটলি ফৰ্মেল এডুকেশ্যন ল'ব পাৰে। মেনশ্যন কৰিছোৱেই ইনষ্টিটিউটছখিনিৰ বিষয়ে, আৰু আদাৰৱাইজ আজিকালি বহুত ইভেণ্ট মেনেজমেণ্ট কোম্পানীও গুৱাহাটীত আছে বা বাহিৰতো আছে। তো তেওঁলোকে খুব আৰ্লি এজৰ পৰাই ফ্ৰীলেঞ্চাৰ হিচাপে কাম কৰিব পাৰে বা ইণ্টাৰ্ণশ্বিপছ কৰিব পাৰে ডিফাৰেণ্ট মানে কোম্পানীজৰ লগত।
1: বৰ্তমানলৈ আপুনি বহুখিনি অনুষ্ঠান কৰিছে, গতিকে তাৰ ভিতৰত আপুনি পৰিচালনা কৰা এটা স্মৰণীয় অনুষ্ঠান আৰু ইয়াক কিহৰ বাবে কেনেকৈ সফল কৰি তুলিলে সেই বিষয়ে যদি অকণমান বৰ্ণনা কৰে।
0: আচলতে স্মৰণীয় অনুষ্ঠান বুলি ক'ব গ'লে প্ৰত্যেকটো অনুষ্ঠানে যিখিনি আমি পৰিচালনা কৰিছোঁ গোটেইখিনিয়ে আমাৰ বাবে মানে স্মৰণীয়
1: হয়,
0: কাৰণ বেলেগ বেলেগ ইভেণ্টৰ চেলেঞ্জেছ বেলেগ বেলেগ। এটা ইভেণ্ট কেতিয়াও আন এটাৰ লগত একে হ'ব নোৱাৰে। আজি যদি মই কিবা এটা কাম কৰিছোঁ, মই এনেকৈ ভাবিব নোৱাৰোঁ যে কালিও মই সেই একেখিনি কামকে কৰিম, কাৰণ ডেফিনেটলি বেলেগ বেলেগ চেলেঞ্জেছ থাকে। সেইকাৰণে স্মৰণীয় বুলি ক'ব গ'লে যিমানখিনি কাম কৰিছোঁ আজিলৈকে, গভৰ্ণমেণ্টৰ হওক, প্ৰাইভেটৰ হওক, গোটেইখিনিয়ে মোৰ বাবে স্মৰণীয়। কিন্তু তাৰ ভিতৰত মই এটা এটা খুব মানে আমি চেলেঞ্জিং কাম এটা কৰিছিলোঁ, মোৰ মনত আহিছে এতিয়া। যোৱা বছৰৰ আগৰ বছৰ অসম চৰকাৰে এটা নতুন কম্পিটিশ্যন এটা ইণ্ট্ৰডিউচ কৰিছিলে, অসম সাংস্কৃতিক মহাসংগ্ৰাম বুলি। তো তাৰে যিটো থিম ছংটো আছিলে, থিম ছঙৰ যিখিনি শ্বুটিঙৰ ফেচিলিটিজ হওক বা শ্বুটিঙত যিখিনি টীমে কাম কৰিছে বা শ্বুটিঙত যিখিনি কমিউনিটিজবিলাকে পাৰ্ট লৈছে, সেই গোটেইখিনিৰ এৰেঞ্জমেণ্ট আমি আমাৰ কোম্পানীৰ ফালৰ পৰা কৰিছিলোঁ। তো তাতে মানে কি হৈছে, আপোনাৰ অসমত যিমানখিনি কমিউনিটিজ আছে, যিমানখিনি ইণ্ডিজিনিয়াছ গ্ৰুপছ আছে, আমি গোটেইখিনিকে লিষ্ট আউট কৰিছিলোঁ। তো সেই লিষ্ট আউট কৰি পেলাই গোটেইখিনিকে শ্বুটিং লোকেশ্যনলৈকে অনা, প্লাছ মই তাত গৈ পেলাই গম পাইছোঁ যে কিছুমান এনেকুৱাও কমিউনিটিজ অসমত এক্সিষ্ট কৰে যে তেওঁলোকৰ এতিয়া পপুলেশ্যন মাত্ৰ 1,000 বা 2,000। তো সেই কমিউনিটিজখিনিৰ লগত আমি এটা কানেক্ট হ'বলৈ যে পাইছিলোঁ, সেইখিনি খুব ভাল মানে স্মৰণীয় মুহূৰ্ত বুলি মই ক'ব লাগিব। আৰু তেওঁলোকক বিচাৰি উলিওৱাটো বহুত মানে চেলেঞ্জিং আছিলে, কাৰণ বহুতখিনি মানুহ আপাৰ আসামৰ ফালে থাকে, কিছুমান অৰুণাচলৰ বৰ্ডাৰৰ ফালে থাকে, বহুত মানুহৰতো ফোন কানেক্টিভিটিও নাথাকে। তো তেওঁলোকক মানে বিচাৰি উলিয়াই এটা লোকেশ্যনত তেওঁলোকক গোটেইখিনিকে এছেম্বল কৰোৱা, তেওঁলোকক গোটেইখিনিকে মানে শ্বুটিঙৰ লগত ইণ্ট্ৰডিউচ কৰোৱা, সেইটো মানে মোৰ বাবে খুব চেলেঞ্জিং আছিলে। আৰু এনেকুৱা নহয় যে মই বহুতখিনি সময় পাইছিলোঁ, উইদিন এ উইক, উইদিন মানে কি বুলি কওঁ, 7-8 ডেইজ মানে এই কামখিনি কৰিছিলোঁ। আৰু সেইটো মানে আটাইতকৈ চেলেঞ্জিং বুলিয়ে মই ক'ম, কাৰণ ইভেণ্ট এটাত মানে ডেকৰেশ্যন কিবা খানা এইবিলাক যোগাৰ ধৰাতকৈ বেছি মানুহ যোগান ধৰাটো বেছি টান কাম বুলি মই ভাবোঁ। তো সেইটোৱে আৰু।
1: খুব ভাল লাগিল জানিব পাৰি। ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনৰ ভিতৰত প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰত আপুনি নিজকে কিদৰে পৃথক বুলি ভাবে?
0: এতিয়া প্ৰতিযোগিতামূলক চাকৰিৰ কথা আমি যেতিয়া কওঁ, ইয়াতে মানে বহুত ক্ষেত্ৰৰ পৰা অহা, বেলেগ বেলেগ জেগাৰ পৰা অহা বহুতখিনি ষ্টুডেণ্টছৰ মাজত বা বহুতখিনি ইণ্ডিভিজুৱেলছৰ মাজত এটা প্ৰতিযোগিতা হয়। তাৰ ভিতৰত কোনোবাই হয়তো সফল হয়, কোনোবাই হয়তো সফল নহয়, আৰু কিছুমানে কি কৰে, এবাৰ সফল নহ'লে দ্বিতীয়বাৰ তৃতীয়বাৰ চেষ্টা কৰি কৰি হ'লেও সফল হয়, আৰু কিছুমান এনেকুৱা মানুহ থাকে যোনে বহুতবাৰ মানে চেষ্টা কৰাৰ পিছতো তেওঁলোকে সফল হ'ব নোৱাৰে। তো সেইখিনি মানুহক মই ক'ব বিচাৰিম যে প্ৰতিযোগিতামূলক চাকৰিৰ বাবে প্ৰিপেয়াৰ কৰাটো ভুল কথা নহয়, সেইটো ভালেই কথা। কিন্তু এবাৰ যদি আপুনি গম পাইছে যে এইটো হোৱা নাই, বা দ্বিতীয়বাৰ আপুনি গম

0: পাইছে, তৃতীয়বাৰ গম পাইছে, তেনেহ'লে মই ভাবোঁ যে নিজাভাৱে মানে স্বাৱলম্বী হ'বলৈ বেলেগ কিবা ক্ষেত্ৰত মানে যাবলৈ চেষ্টা কৰিব লাগে। আজিকালি বিজনেছ অপৰচুনিটিজ বহুত আছে, এণ্টাৰপ্ৰেনৰশ্বিপ ইজ আজিকালি বহুত মানুহে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, ষ্টাৰ্টআপ কৰিব বিচাৰে, তো তেনেকুৱাকৈ তেওঁলোকে কৰিব পাৰে। কাৰণ এতিয়া চাওক, ৱেন ইট কামছ টু দ্য পপুলেশ্যন, ইণ্ডিয়া ইজ দ্য হায়েষ্ট পপুলেটেড কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। তো ইমানখিনি পপুলেশ্যনৰ মাজত প্ৰতিযোগিতামূলক যিখিনি চাকৰি থাকে তাতে একদম অকণমান ভেকেঞ্চি থাকে, সেইটোত গোটেইখিনি মানুহে সফল হোৱাটো সেইটো কেতিয়াও পচিবলো নহয়। তো সেইবাবে মানুহে নিজৰ নিজৰ কিবা ৰাস্তা বা নিজৰ নিজৰ কিবা পথ বিচাৰি উলিওৱাটো উচিত, কাৰণ প্ৰতিযোগিতামূলক চাকৰিৰ ওপৰত মানে ডিপেণ্ডেণ্ট হৈ থাকিলে হয়তো তেওঁলোকে জীৱনৰ বহুতখিনি প্ৰডাক্টিভ ইয়াৰ্ছ নষ্টও কৰি দিয়ে। তো সেইবাবে মই ভাবোঁ যে ইভেণ্ট মেনেজমেণ্ট চেক্টৰটো এটা ভাল অপশ্যন হয় যদি কোনোবাই এইটো কৰিব বিচাৰিছে। আৰু ডেফিনেটলি মানুহৰ ইণ্টাৰেষ্টৰ ওপৰতো ডিপেণ্ড কৰিব, তেওঁলোকৰ ইণ্টাৰেষ্টটো ক'ত আছে। যদি মেনেজমেণ্ট চেক্টৰ বা ইভেণ্ট মেনেজমেণ্টত আছে, ডেফিনেটলি তেওঁলোকে ইভেণ্ট মেনেজমেণ্ট চেক্টৰত আহিব পাৰে। প্ৰথমতে জব হিচাপে কৰক, তাৰপিছত নিজা ষ্টাৰ্টআপ কৰক, বা তেওঁলোকৰ যদি ইণ্টাৰেষ্ট বেলেগত আছে তেনেহ'লে বেলেগ। বহুত মানুহে কালচাৰ ভাল পায়, বহুত মানুহে কিছুমান যিখিনি মানুহ ছায়েন্সৰ লগত ৰিলেটেড, তেওঁলোকে তেনেকুৱা ধৰণৰ মানে আজিকালিতো AI খুব চলি আছে, বা যিখিনি টেকন'লজিকেল যিখিনি টেকনিকেল বস্তু থাকে তেওঁলোকে তাতে ইণ্টাৰেষ্টেড হয়, তেনেহ'লে তেনেকুৱা ধৰণৰ ষ্টাৰ্টআপছ কিছুমান কৰিব পাৰে। মই নকওঁ যে অকল ইভেণ্ট মেনেজমেণ্টটোৱে এটা মানে কেৰিয়াৰ অপশ্যন হ'ব পাৰে, ডিফাৰেণ্ট ডিফাৰেণ্ট মানুহৰ কাৰণে ডিফাৰেণ্ট ডিফাৰেণ্ট কেৰিয়াৰ অপশ্যনছ থাকিব পাৰে বেছড অন দেয়াৰ ইণ্টাৰেষ্ট। প্ৰতিযোগিতামূলক চাকৰিত মন দিব লাগে, মই এইটো কোৱা নাই যে প্ৰতিযোগিতামূলক চাকৰিবিলাকত মন দিবই নালাগে, কিন্তু যদি সফল হ'ব পৰা নাই এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰত, সেই যিখিনি ইউথ যিখিনি পিৰিয়ড থাকে য'ত আমি সবতকৈ বেছি আমি প্ৰডাক্টিভ হওঁ, বা সেইখিনি সময়ত আমাৰ ক্ৰিয়েটিভিটি লেভেলটো একদম পিকত থাকে, তো মই ভাবোঁ যে সেই বস্তুখিনি নষ্ট কৰিব নালাগে। সেই বস্তুখিনি বেলেগ এটা কামত হয়তো লগাই বেছি ছাকচেছফুল হ'ব পৰা যায়।
1: খুব ভাল লাগিল, ইমান সুন্দৰকৈ আপুনি বুজাই দিলে কথাখিনি। ইভেণ্ট মেনেজমেণ্টত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভুল ধাৰণা আছে যিটো স্পষ্ট কৰিব বিচাৰিব আপুনি?
0: ভুল ধাৰণা বুলি ক'ব গ'লে ইভেণ্ট মেনেজমেণ্ট চেক্টৰটোত বহুতেই আছে। এতিয়া যদি মই নিজৰ মা দেউতাৰে কথা কওঁ, তো মা দেউতাই মানে মোক এনেকৈ দেখি থাকেতো যে এটা ইভেণ্ট আছে, ইমান কষ্ট কৰিলোঁ, বহুত ৰাতি ৰাতি ঘৰলৈকে যাব নোৱাৰোঁ, কাৰণ ডেডলাইন থাকে যে কালি ৰাতিপুৱাৰ ভিতৰত কামটো খতম হ'বই লাগিব। তো বহুত ৰাতি শুবও নাপাওঁ, শ্লিপলেছ নাইটছ থাকে, তাৰপিছত ঘৰ যেতিয়া যাওঁ একদম ভাগৰি জুগৰি অৱস্থা বেয়া হৈ থাকে। তো মা দেউতাৰ ভুল ধাৰণা এইটো যে ইমানখিনি কষ্ট কৰি কেইটকানো তুমি পাইছা, আৰু এটা এতিয়া বাৰু তুমি সৰু আছা, এতিয়া তুমি ডেকা হৈ আছা, তুমি কষ্ট কৰিব পাৰিছা, ৰাতি ৰাতি জাগি থাকিব পাৰিছা, এতিয়া তোমাৰ ঠিকেই আছে, কিন্তু এটা বয়সত যেতিয়া কষ্ট কৰিব নোৱাৰা হ'বা তেতিয়া তোমাৰ কি হ'ব, তেতিয়া তুমি কেনেকৈ উপাৰ্জন কৰিবা? তো মই ভাবোঁ সেইটো আচলতে এটা ভুল ধাৰণা, কাৰণ যেতিয়া এটা নতুন বিজনেছ এষ্টাব্লিছ কৰা যায়, সেইটো ইভেণ্ট মেনেজমেণ্টে হওক বা বেলেগে হওক, এনেকুৱা শ্লিপলেছ নাইট সবৰে থাকিবই। আৰু মা দেউতাৰ যিটো ধাৰণা যে পিছতকে কি হ'ব, তো আই থিংক প্ৰত্যেকটো বিজনেছৰে এটা টেণ্ডেঞ্চি থাকে এটা চাৰ্টেইন পিৰিয়ডৰ পিছত নিজক অট'মেশ্যনত নিয়াটো। মোৰ কোম্পানীৰো সেইটোৱে উদ্দেশ্য যে এতিয়া যদিও মই আৰু মোৰ পাৰ্টনাৰে একদম চবতে লাগি ভাগি কাম কৰি আছোঁ, এটা এনেকুৱা পিৰিয়ড আমাৰো হয়তো আহিব, মই বিচাৰোঁ সেইটো আহক, যে আমি বস্তুখিনি অট'মেশ্যনত লৈ যাব পাৰোঁ। মানে আমাৰ কাৰণে বেলেগ কোনোবা থাকক, তেওঁলোকে গোটেই কামখিনি চম্ভালক, আমি জাষ্ট ওপৰে ওপৰে কোঅৰ্ডিনেট কৰোঁ বা চুপাৰভাইজ কৰোঁ। তো সেইটো খুব ইম্পৰ্টেণ্ট, কাৰণ প্ৰত্যেক দিনেই আপুনি এটা কামত যদি আছে নেক্সট কামটোত আকৌ যাব লাগিল, সেনেকুৱা প্ৰেছাৰ মানুহে এটা পিৰিয়ড অফ টাইমৰ পিছত হেণ্ডেল কৰিব নোৱাৰে। তো সেইটোৱে আৰু, অট'মেশ্যনত নিয়াটো খুব ইম্পৰ্টেণ্ট। তো সেইটো এটা ভুল ধাৰণা। আৰু এটা ভুল ধাৰণা আছে, বহুত মানুহে ভাবে যে এক ৰাতি এটা ইভেণ্ট কৰিলে বহুত টকা পালে, ইজি মানি। তো সেইটো আচলতে নহয়, ইজি মানি ইভেণ্ট মেনেজমেণ্ট কেতিয়াও হ'বই নোৱাৰে, কাৰণ ইভেণ্ট মেনেজ আমি যেতিয়া এটা ইভেণ্ট পৰিচালনা কৰোঁ তাতে বহুতখিনি বস্তু মানে জড়িত হৈ থাকে।

0: কষ্টও
1: ইমান
0: থাকে।
1: দিনৰ কষ্ট, ইমান দিনৰ প্লেনিং, ইমানখিনি মেন পাৱাৰ, ইমানখিনি ইনভেষ্টমেণ্ট, তো বহুতখিনি বস্তু মানে জড়িত হৈ থাকে। সেই ইভেণ্ট এটা কৰাৰ লগে লগে এনেকুৱা নহয় যে আমি লগালগ সেইদিনাখনে আমি পইচাটো লৈছোঁ আৰু গুচি আহিছোঁ, সেনেকুৱা নহয়। গভৰ্ণমেণ্টত হওক বা প্ৰাইভেটত হওক, বিলিঙৰ এটা প্ৰচিজিয়ৰ থাকে যে আমি বিলখন ছাবমিট কৰিম, তেওঁলোকে প্ৰচেছ কৰিব, তাৰপিছত গৈ পেলাই আমি বিল এখন যেতিয়া পাওঁ, ইভেণ্টৰ ছয় মাহ সাত মাহ কেতিয়াবাতো এবছৰলৈকেও গুচি যায়, তো ইমান দিন পিছত আমি সেই পইচাখিনি ঘূৰাই পাওঁ যিখিনি আমি ইনভেষ্ট কৰিছিলোঁ। আৰু ইমানখিনি কষ্ট কৰাৰ পিছত ছয় মাহ সাত মাহ ৰখি পেলাই যদি অকণমান এমাউণ্ট আমি হাতত পাইছোঁ, তো সেইখিনি মই নাভাবোঁ যে ইজি মানি হ'ব পাৰে। ইয়াৰ আঁৰত মানে বহুত কষ্ট, বহুত হাৰ্ডৱৰ্ক, বহুত শ্লিপলেছ নাইটছ মানে সোমাই থাকে, যিখিনি মানুহে ইয়াৰ লগত জড়িত নহয় তেওঁলোকে হয়তো সাধাৰণতে ধৰিব নোৱাৰে। আৰু তেওঁলোকে ভাবে অঁ এটা ইভেণ্ট কৰিলা তুমি ইমান টকা পালা, ৱাও ইজি মানি, এনেকুৱা ধৰণৰ। আৰু আজিকালিৰ যুগত মই নাভাবোঁ যে ইজি মানি কিবা থাকিব পাৰে। ইট ইজ ইডাৰ জেনেৰেশ্যনেল ৱেলথ, সেইটো এটা ইজি মানি, নহ'লে বা আজিকালি ফ্ৰড কৰিবলৈও মানুহে বহুত টেকন'লজিকেলি এডভান্স হ'ব লাগে একচুৱেলি, সেইটোৱে আৰু।
0: খুব ভাল লাগিলে। ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত যদি কোনোৱে নিজাকৈ আৰম্ভণি নকৰি, নিজাকে কিবা এটা নখুলি যদি চাকৰিও কৰিব বিচাৰে, তেন্তে কেনেধৰণৰ সুবিধা আছে?
1: ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত চাকৰিৰ যেতিয়া কথা কওঁ, তেতিয়া এতিয়া আমি অসমৰ যদি এক্সাম্পল এটা লওঁ, ধৰক অসমতো বহুতখিনি ইভেণ্ট মেনেজমেণ্ট কোম্পানীজ আছে। কিছুমান কোম্পানী চ'ললি আপোনাৰ ৱেডিংছ বা যিখিনি মানুহৰ প্ৰাইভেট ইভেণ্টছ থাকে সেইখিনি কৰে, বা আমি যেনেকৈ এতিয়া গভৰ্ণমেণ্ট প্ৰাইভেট গোটেইখিনি কৰোঁ, তেনেকুৱাও কোম্পানীজ আছে। চ' নৱপ্ৰজন্মই যদি বিচাৰে যে মই এই পাৰ্টিকুলাৰ কোম্পানীটোত চাকৰি কৰিম বা এই পাৰ্টিকুলাৰ ক্ষেত্ৰখনতে মই চাকৰি কৰিব বিচাৰোঁ, তেনেহ'লে এতিয়া গুগলত চাৰ্চ কৰিলে কিমান কি কোম্পানীজ আছে, গুগলত লিষ্ট এখন ওলাবই। তো তেওঁলোকে যদি বিচাৰিছে যে মই এপ্লাই কৰিব বিচাৰোঁ বা কিবা, তাতে সব মেইল আইডি বা কণ্টেক্ট নাম্বাৰ দিয়াই থাকে, তেওঁলোকে নিজৰ নিজৰ ৰিজিউমে পঠাই তাতে এপ্লাই কৰিব পাৰে। আৰু ইভেণ্ট মেনেজমেণ্টত চাকৰি হিচাপত যেতিয়া আমি চাবলৈ যাওঁ, গুৱাহাটীতকৈ বেছি অপৰচুনিটিজ আমাৰ বাহিৰত বেছি আছে। বাহিৰত ভাল ভাল কোম্পানীজ আছে, ডাঙৰ ডাঙৰ কোম্পানীজ আছে। মই নিজেও আগতে তেনেকুৱা কোম্পানীজৰ লগত কাম কৰি আহিছোঁ, যেনেকৈ স্পৰ্টছ ফৰ অল বুলি এটা কোম্পানী আছে, তেওঁলোকৰ লগত মই খেলো ইণ্ডিয়া ইউথ গেমছটো কৰিছিলোঁ। তাৰপিছত ডি এন এ এণ্টাৰটেইনমেণ্ট নেটৱৰ্ক বুলি এটা কোম্পানী আছে, সেইটো বেংগালোৰত বেছড হয়, তেওঁলোকৰ লগতো মই খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ কৰিছোঁ, দুটা তিনিটা ছেশ্যন মানে মই তেওঁলোকৰ লগত কৰিছোঁ। তো তেনেকুৱা ধৰণৰ বহুত কোম্পানীজ আছে। তো যদি কোনোবাই বিচাৰে যে মই এইটো ক্ষেত্ৰতে মানে চাকৰি কৰিব বিচাৰোঁ বা প্ৰথমতে এক্সপিৰিয়েঞ্চ গোটাব বিচাৰোঁ, তো মই ভাবোঁ যে ফ্ৰেছাৰ্ছ যিখিনি আছে তেওঁলোকে গুৱাহাটীতে বিচাৰি মেলি নিজৰ ৰিজিউমে পঠাই পেলাই অকণমান এক্সপিৰিয়েঞ্চ গোটাই, যেতিয়া তেওঁলোকৰ অকণমান ধৰক এক বছৰ দুবছৰ কাম কৰিলে, তাৰপিছত এটা ভালেখিনি যেতিয়া এক্সপিৰিয়েঞ্চ হৈ যায়, তেতিয়া তেওঁলোকে বাহিৰৰ কোম্পানীজতো এপ্লাই কৰিব পাৰে।
0: ধুনীয়াকৈ বুজাই দিলে আপুনি, খুব ভাল লাগিলে। ইমান কম সময়ৰ ভিতৰতে আপুনি ইমান সুন্দৰকৈ ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ সংস্থাপন আৰু লগতে কেনেধৰণে নৱপ্ৰজন্ম এই ক্ষেত্ৰখনত স্বাৱলম্বী হ'ব পাৰে তাৰ বিষয়ে অৱগত কৰালে। শ্ৰোতাই নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে।
1: মই আপোনাক আৰু আপোনাৰ গোটেই টীমটোক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি ইয়াতে আমন্ত্ৰণ কৰি অনাৰ বাবে। আচলতে ময়ো এই ক্ষেত্ৰখনত নতুনেই হয় আৰু মই নিজকে আচলতে ইমানখিনি যোগ্য বুলি ভবাই নাছিলোঁ যে মোক কেনেকুৱা অনুষ্ঠান এটালৈকে মাতি মোৰ অপিনিয়নখিনি জানি বেলেগ পাব্লিকলৈ আগবঢ়াব। তো খুব ভাল লাগিছে নিজৰ কথাখিনি আজি কাৰোবাৰ আগত ক'বলৈ পাইছোঁ, আৰু আশা কৰিছোঁ ইন ফিউচাৰ, ইন দ্য নিউ ফিউচাৰ, যেতিয়া মই নিজৰ এইখিনি কথা শুনিম তেতিয়া আৰু আগবাঢ়ি যাবলৈ প্ৰেৰণা পাম, মটিভেশ্যন এটা পাম, সেয়াই আৰু। থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং মি।
0: খুব ভাল লাগিল। ইয়াৰ লগে লগে অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় উকলি অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ।
2: ইমান পৰে শ্ৰোতাসকলে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান শুনিলে। আজিৰ অনুষ্ঠানৰ বিষয় আছিল ইভেণ্ট মেনেজমেণ্ট খণ্ডত কৰ্মসংস্থাপনৰ সুবিধা। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত আছিল কৌশিকী পাঠক। অনুষ্ঠানটিৰ আগ ধৰিলে শ্ৰুতি ডেকায়।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মনোজ্যেষ্ঠা মহন্তৰ কণ্ঠত এটি সুমধুৰ গীত।

শ্ৰোতাসকলে মনোজ্যোৎস্না মহন্তৰ কণ্ঠত সুমধুৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠত এটি সুমধুৰ গীত।

ইমানবোৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ৰূপম ভূঞাৰ কণ্ঠত অন্য এটি গীত।

ইমান পৰে শ্ৰোতাসকলে ৰূপম ভূঞাৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া টুডে ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

ভজনৰ অনুষ্ঠানটিত প্ৰথমে শুনিলে অনুৰাধা পৰোৱালৰ কণ্ঠৰ এটি ভজন। এইবাৰ শুনক অনুৰাধা পৰোৱালৰ কণ্ঠৰ অন্য এটি ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। আৰম্ভ কৰিবলৈ লৈছো খোষক খোষিকাৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰাম ধেনু।

নমস্কাৰ প্ৰিয় শ্ৰোতা, মোৰ পছন্দৰ এমুঠিমান গীত আৰু কিছু মনৰ কথালৈ এয়া ষ্টুডিঅ'ৰ মজিয়াত মই দীপাঞ্জলি দাস পাঠক।

প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু অনুষ্ঠানত শুনাবলৈ লৈছো মোৰ এগৰাকী অন্যতম প্ৰিয় কণ্ঠশিল্পী, ভাৰতীয় সংগীত জগতৰ এক অনন্য কিম্বদন্তী শিল্পী যীশু দাসৰ কণ্ঠৰ কেইটিমান জনপ্ৰিয় গীত।

ভাৰতীয় সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ কে জে য়েশুদাস। তেওঁৰ সুমধুৰ কণ্ঠ, নিখুঁত সুৰ, গভীৰ অনুভূতি আৰু আধ্যাত্মিক সংগীতৰ প্ৰতি নিষ্ঠাই তেওঁক বিশ্বজুৰি কোটি কোটি সংগীতপ্ৰেমীৰ হৃদয়ত এক বিশেষ স্থান দিছে। ভাৰতৰ বিভিন্ন ভাষাত গীত গাই তেওঁ গান্ধৰ্ব গায়ক হিচাপেও সমাদৃত হৈছে। ভাৰতীয় শাস্ত্ৰীয় সংগীত, চলচ্চিত্ৰ সংগীত, ভক্তিমিলত গীত, গজল, লোকগীত আদি সকলো ধৰণৰ সংগীতত তেওঁৰ সমানে দখল আছে। তেনেহ'লে আহকচোন শুনো আজিৰ প্ৰথম গীতটি য়েশুদাসৰ কণ্ঠত।

প্ৰিয় শ্ৰোতা, যীশুদাসৰ সম্পূৰ্ণ নাম কাট্টাশেৰী য়োছেফ যীশুদাস। তেওঁৰ জন্ম 1940 চনৰ 10 জানুৱাৰীত কেৰালাৰ কোচি চহৰত হয়। তেখেতৰ পিতৃ আগষ্টেন য়োছেফ মালায়ালম নাট্য জগতৰ এজন সুপৰিচিত অভিনেতা আৰু গায়ক আছিল। মাতৃ এলিজাবেথ য়োছেফ। সৰুৰে পৰাই সংগীতৰ পৰিৱেশত ডাঙৰ হোৱা যীশুদাসে পিতৃৰ পৰাই সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল।

য়েশুদাসে কেৰালাৰ আৰ এল ভি সংগীত মহাবিদ্যালয়ত শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। পিছত বহু বিশিষ্ট গুৰুৰ ওচৰত হিন্দুস্তানী আৰু কৰ্ণাটকী শিক্ষাৰ উচ্চ শিক্ষা লাভ কৰে। তেওঁ নিয়মীয়া ৰিয়াজ, অধ্যৱসায় আৰু সংগীতৰ প্ৰতি একাগ্ৰতাকেই নিজৰ সফলতাৰ মূল চাবিকাঠি বুলি গণ্য কৰে।

প্ৰিয় শ্ৰোতা, 1961 চনত মালায়ালম চলচ্চিত্ৰ কাল পাডুকালত প্ৰথমবাৰৰ বাবে প্লেবেক গায়ক হিচাপে গীত গাই যীশুদাসে চলচ্চিত্ৰৰ সংগীত জগতত প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। ধীৰে ধীৰে তেওঁ দক্ষিণ ভাৰতৰ লগতে সমগ্ৰ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। যীশুদাসে ভাৰতৰ প্ৰায় সকলো ভাষাতে গীত গাইছে। ইয়াৰ ভিতৰত আছে মালায়ালম, তামিল, তেলেগু, কানাড়া, হিন্দী, বাংলা, অসমীয়া, উৰিয়া, মাৰাঠী, গুজৰাটী, পাঞ্জাবী, সংস্কৃত, তুলু ইত্যাদি। তেওঁ 50,000তকৈও অধিক গীত ৰেকৰ্ড কৰিছে বুলি ধৰা হয়, যি ভাৰতীয় সংগীত ইতিহাসৰ এক অভূতপূৰ্ব কৃতিত্ব।

যীশুদাসৰ কণ্ঠৰ মূল বৈশিষ্ট্যসমূহ হৈছে মধুৰ আৰু কোমল কণ্ঠস্বৰ, তেখেতৰ নিখুঁত সুৰ আৰু লয়, স্পষ্ট উচ্চাৰণ, গভীৰ আৱেগৰ প্ৰকাশৰ অসাধাৰণ ক্ষমতা আৰু শাস্ত্ৰীয় সংগীতৰ দৃঢ় ভেটি। যীশুদাসে ভাৰতৰ অসংখ্য শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সৈতে কাম কৰিছে। তেওঁ বহুতো খ্যাতনামা অভিনেতাৰ বাবে প্লেবেক গীত গাইছে। তেওঁৰ কণ্ঠই অসংখ্য চলচ্চিত্ৰক অধিক জনপ্ৰিয় কৰি তুলিছে। যীশুদাসে জীৱনজুৰি অসংখ্য সন্মান লাভ কৰিছে।

প্ৰিয় শ্ৰোতা, আঠবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান প্ৰাপক প্ৰিয় গায়ক যীশুদাসৰ গীতেৰে সজোৱা আজিৰ ৰামধেনু অনুষ্ঠানটি ইমানতে সামৰিছোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত আজি আগবঢ়াইছো উস্তাদ আজিজুল ইছলামৰ বাহীবাদন ৰাগ শ্ৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।